অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্টজ আৰু ডিআৰএম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ মোবাইল এপতো শুনিব পাৰিব।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আমাৰ আজিৰ এই অধিৱেশনৰ দায়িত্বত আছে ডিউটি ৰুমত ৰুলি শইকীয়া, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, লস্মিতা শইকীয়া আৰু হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিপুল কলিতা, আৰু ষ্টুডিঅত মই সংগীতা দাস।

ইমান পৰে শ্ৰোতাসকলে বন্দনা অনুষ্ঠানত ৰুদ্ৰবৰু আৰু সংগীবিন্দৰ কণ্ঠত নামঘোষা, সুৱাগমণি মহন্তৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, প্ৰীতিশ্ৰী নাথ আৰু সংগীবিন্দৰ কণ্ঠত চিয়া গীত, স্বপ্নানীল শৰ্মাৰ কণ্ঠত লোকগীত আৰু নুৰুল হক আৰু সংগীবিন্দৰ কণ্ঠত জিকিৰ শুনিলে।

প্ৰথমে শুনক আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ সম্পৰ্কে। আজি পুৱা 6:15 ছাবানা আঞ্জুমৰ কণ্ঠৰ ভজন শুনিবলৈ পাব। পুৱা 6:20 আৰু নিশা 8:15 দীপক তালুকদাৰৰ কণ্ঠত লোকগীত। 6:30 পুৰণি হিন্দী ছবি গীত অনুষ্ঠান মধুবান। 7:15 আৰু 8:40 আধুনিক গীত অনুষ্ঠান। 7:50 নিয়োগ বাতৰি। পুৱা 9:15 চিনেমা গীত অনুষ্ঠান ৰূপালী ঢৌ।

দিনৰ 11:30 বজাত গীতি মালিকাৰ গীত 12:10 সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত গীত মনোৰঞ্জন গুঞ্জন প্ৰাদেশিক সংগীত আৰু নাজৰানা বিয়লি 3 বজাৰ পৰা আকাশবাণী ৰেইনবোৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে। 5:15 মনোৰঞ্জন, 5:55 শিক্ষণ প্ৰশিক্ষণ সংস্থান, 6:10 প্ৰদক্ষিণা কলিতাৰ কথিকা, ৰেডিঅ' আৰু আমাৰ জীৱন, 6:30 ইন্দ্ৰাণী তালুকদাৰৰ কণ্ঠৰ আধুনিকী, 7:20 যুৱ কৰ্মশালা অনুষ্ঠানৰ বিষয় ৰবীন্দ্ৰ সংগীত, সমল ব্যক্তি হিচাপে উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী সুদীপা বোস, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, 8:00 মোৰ অনুভৱৰ গীত।

নিশা 8:30 বজাত ভজনৰ অনুষ্ঠান, 9:30 বজাত কুশকুশিকাৰ প্ৰিয় গীত অনুষ্ঠান ৰামধেনু, নিশা 10:00 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিল্পী শিৱেন বেনাৰ্জীৰ কণ্ঠত খেয়াল শুনিবলৈ পাব ৰাগ মৰু বিহক।

এতিয়া শুনক আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰ হবলগীয়া অনুষ্ঠানসূচীৰ সম্পৰ্কে। 6:55 জ্ঞান বিজ্ঞান, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 উপন্যাস পাঠ অনুষ্ঠানত ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি জীয়ৰীৰ ধাৰাবাহিক পাঠৰ অষ্টম খণ্ড, পাঠ উৎপল বৰাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। চাৰে 8 বজাত গীতিমালিকা অনুষ্ঠানৰ শিল্পী লক্ষ্যহীৰা দাস আৰু তৰিকুদ্দিন আহমেদ, বীৰেন্দ্ৰনাথ দত্ত আৰু লাবণ্য ডেকা, দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মা আৰু লগতে সমবেত কণ্ঠৰ শিল্পীসকল। পুৱা 9:45 অসমা সুষমা, 9:20 আৰু 10 বজাত হিন্দী চলচ্চিত্ৰ গীত, দিনৰ 10:30 ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ।

ভূপেন হাজৰিকা, অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 11:05 পৰাগমালা লাইভ, 11:30 বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যত, নিশা 9:30 আলাপ অনুৰাগ অনুষ্ঠানত ৰাভা লোকগীত আৰু আধুনিক গীতৰ বিশিষ্ট কণ্ঠশিল্পী, অসম সাংস্কৃতিক সঞ্চালকালয়ৰ ভূতপূৰ্ব উপসঞ্চালক মুকুল ৰাভাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। অনুষ্ঠান পৰিচিতি ইমানেই।

ইমানপুৰে শ্ৰোতাসকলে ছাৱানা আঞ্জুমৰ কণ্ঠত ভজন শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত। এতিয়া শুনক দীপক তালুকদাৰৰ কণ্ঠত লোকগীত।

ইমানপৰে শ্ৰোতাসকলে দীপক তালুকদাৰৰ কণ্ঠত দুটি লোকগীত শুনিলে। শিল্পীৰ কণ্ঠত লোকগীত পুনৰ শুনিবলৈ পাব আজি নিশা 8:15। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 99.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মাধুবন। অনুষ্ঠানৰ প্ৰথমে শুনক অনুৰাগ ছবিৰ পৰা কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা আনন্দ।

অনুষ্ঠানত এইবাৰখনক এক ফুল দৌমালী ছবিৰ পৰা আশা ভোচলী আৰু মহম্মদ ৰফি কণ্ঠৰ এই গীতটি, গীতৰ কথা প্ৰেম ধাৱানৰ, সংগীত ৰবিৰ।

শ্ৰোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। কভি কভি ছবিখনৰ পৰা এইবাৰ শুনক লতা মংগেশকৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা চাহিৰৰ।

প্ৰিয় শ্ৰোতা, মধুবন অনুষ্ঠানৰ শেষত সেয়া আছিল কটি পতং ছবিত কিশোৰ কুমাৰ, গীতৰ কথা আনন্দ বক্সীৰ, সংগীত ৰাহুল দেৱ বৰ্মনৰ। আৰু এই গীতটিৰে সামৰিছো।

0: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত 3 দিনীয়া যুদ্ধবিৰতি ঘোষণা কৰিছে। ছিকিমত কৃত্ৰিম বুদ্ধিমত্তা শক্তিশালী কৰাৰ উদ্দেশ্যে কৃত্ৰিম বুদ্ধিমত্তা উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শপতগ্ৰহণ অনুষ্ঠান কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকলে শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছে। ইয়াৰ পূৰ্বে শুভেন্দু অধিকাৰীক বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কলকাতাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব কৰি শ্ৰীশ্বাহে কয় যে সকলো প্ৰস্তাৱ শুভেন্দু অধিকাৰীৰ সপক্ষে লাভ কৰা হৈছে। বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্ৰী অধিকাৰীয়ে পশ্চিমবংগৰ ৰাজ্যপাল RN ৰবিক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন প্ৰথমখন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক জয় সাব্যস্ত কৰি TMCৰ 15 বছৰীয়া শাসনৰ অন্ত পেলায়। বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শুভেন্দু অধিকাৰীৰ গৃহ চহৰ পূব মেদিনীপুৰ আৰু তেওঁৰ সমষ্টি নন্দীগ্ৰামত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰা অনুসৰি খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি সভাপতিগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে কাইলৈ বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত 3 দিনীয়া যুদ্ধবিৰতি ঘোষণা কৰিছে। এই যুদ্ধবিৰতি আজিৰে পৰা 11 মে'লৈ বলবৎ থাকিব আৰু এই সময়ছোৱাত দুয়োখন দেশৰ মাজত সকলো ধৰণৰ যুদ্ধ সম্বন্ধীয় কাৰ্যকলাপ বন্ধ থাকিব বুলি এটা বাৰ্তাত ৰাষ্ট্ৰপতি ট্ৰাম্পে উল্লেখ কৰে। ট্ৰাম্পে কয় যে এই সাময়িক যুদ্ধবিৰতি চুক্তিৰ জৰিয়তে দুই দেশৰ মাজৰ 1000 বন্দীক প্ৰত্যাৰ্পণ কৰাৰ দিশটো সামৰি লোৱা হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে যুদ্ধ স্থায়ীভাৱে বন্ধ কৰাৰ বাবে আলোচনা চলি আছে। উল্লেখযোগ্য যে প্ৰতি বছৰে 9 মে'ত উদযাপন কৰি অহা বিজয় দিৱস ৰাছিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বন্ধৰ দিন। এই দিনটোতে পূৰ্বৰ ছোভিয়েট ইউনিয়নে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানৰ নাজী বাহিনীৰ বিৰুদ্ধে জয়লাভ কৰিছিল আৰু ৰাছিয়াই ইয়াক মহান দেশপ্ৰেমমূলক যুদ্ধ হিচাপে আখ্যা দি আহিছে। এই দিনটোতে সেই সময়ৰ ছোভিয়েট ৰাছিয়াৰ হাজাৰ হাজাৰ শ্বহীদৰ স্মৰণেৰে বৰ্তমান ৰাছিয়াত সামৰিক পেৰেড প্ৰদৰ্শন কৰা হয়। অৱশ্যে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি সামৰিক বাহিনীয়ে পেৰেডত অংশগ্ৰহণ নকৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কালি গায়ানাৰ স্বাস্থ্যমন্ত্ৰীক সাক্ষাৎ কৰে আৰু ইণ্ডিয়া গায়ানা স্বাস্থ্য সম্পৰ্কৰ বিষয়ে আলোচনা কৰে। 3 দিনীয়া ৰাষ্ট্ৰীয় ভ্ৰমণসূচীলৈ কেৰিবিয়ালৈ যোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্বাস্থ্যমন্ত্ৰী ডাঃ ফ্ৰেংক এণ্টনীক গায়ানাৰ জৰ্জ টাউনত সাক্ষাৎ কৰে। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ডঃ জয়শংকৰ জামাইকালৈ গৈছিল আৰু তাৰ পাছত ছুৰিনামলৈ যায়। ভ্ৰমণৰ অন্তিম পৰ্যায়ত মন্ত্ৰীগৰাকীয়ে ত্ৰিনিদাদ আৰু টেবেগলৈ যাব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে কালি দক্ষিণ এছিয়া, প্ৰশান্ত মহাসাগৰীয়, মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা মণ্ডলৰ প্ৰতিনিধিসকলৰ সৈতে গঠিত এটা দলৰ সৈতে লৰিয়েল গ্ৰুপৰ বৈঠকত মিলিত হয়। এটা বাৰ্তাত মন্ত্ৰী শ্ৰীগোৱেলে কয় যে ভাৰতৰ পৰা সৌন্দৰ্যবৰ্ধক সামগ্ৰীসমূহৰ উচ্চ উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰা আলোচনাৰ পাছত এই বৈঠক অনুষ্ঠিত হয়। শেহতীয়াকৈ লৰিয়েল গ্ৰুপে হায়দৰাবাদত বিশ্বৰ সৰ্ববৃহৎ বিউটি

টেক গ্লোবেল কেপাচিটি চেণ্টাৰ মুকলি কৰাৰ পাছত ভাৰতক সৌন্দৰ্য বিষয়ক অধিক সুযোগ সৃষ্টি কৰাৰ পথ এই বৈঠকতে আলোচনা কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ছিকিমত কৃত্ৰিম বুদ্ধিমত্তা শক্তিশালী কৰাৰ উদ্দেশ্যে গেংটকৰ নেশ্যনেল ইনষ্টিটিউট অব ইলেকট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি আৰু তথ্য প্ৰযুক্তি বিভাগৰ মাজত কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিমৰ্মে ৰাজ্যত কৃত্ৰিম বুদ্ধিমত্তা উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ বাবে বিভাগ তথা প্ৰতিষ্ঠানটোৱে সমন্বয়েৰে কাম কৰি যাব। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে প্ৰস্তাৱিত কৃত্ৰিম বুদ্ধিমত্তা উৎকৰ্ষ কেন্দ্ৰৰ জৰিয়তে ৰাজ্যখনত কৃত্ৰিম বুদ্ধিমত্তা চালিত উদ্ভাৱন, সামৰ্থ্য বিকাশ, প্ৰশিক্ষণ আৰু পৰিৱেশতন্ত্ৰ উন্নয়নৰ বাবে কাম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ জৰিয়তে শিক্ষাৰ্থী, পেছাদাৰী, ষ্টাৰ্টআপ, চৰকাৰী বিষয়া আৰু অংশীদাৰসকলৰ বাবে সুযোগৰ সৃষ্টি কৰাৰ লক্ষ্য লোৱা হৈছে। ইজৰাইল আৰু লেবাননে আমেৰিকাৰ মধ্যস্থতাত অহা 14 আৰু 15 মে'ত দুদিনীয়া সময়সূচীৰে সামগ্ৰিক আলোচনাত মিলিত হ'ব। আমেৰিকাৰ সূত্ৰই জনোৱা অনুসৰি দুয়োখন দেশৰ প্ৰতিনিধিয়ে দেশ দুখনৰ জনসাধাৰণৰ শান্তি আৰু নিৰাপত্তাৰ বাবে বিভিন্ন দিশ সাঙুৰি সৰ্বাত্মক আলোচনাত মিলিত হ'ব। দুয়োখন দেশৰ প্ৰতিনিধিৰ মাজত সীমান্ত অঞ্চল, মানৱীয় সাহায্য আৰু পুনৰ্বাসনৰ পথ নিৰ্ধাৰণ আৰু লেবাননৰ ভূখণ্ডত সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰখা বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। লেবাননৰ কৰ্তৃত্ব সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ আৰু হিজবুল্লাহৰ সম্পূৰ্ণ নিৰস্ত্ৰীকৰণৰ ওপৰত এই ব্যাপক শান্তি নিৰ্ভৰশীল হ'ব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। আকাশবাণীৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান পিপলছ পদ্মৰ অন্তৰ্গত ইয়াৰ পৰৱৰ্তী খণ্ডত ভাৰতত ৰেডিঅ' প্ৰসাৰৰ ক্ষেত্ৰখনত অগ্ৰণী ভূমিকা পালন কৰা ডঃ ৰামমূৰ্তি শ্ৰীধৰৰ সৈতে বাৰ্তালাপ প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানটো আজি পুৱা 9:10 আকাশবাণী গোল্ডযোগে প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েলতো শুনিবলৈ পোৱা যাব। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হৈছে। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল 2টা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOS-ত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। 143 ৰাণৰ বিজয় লক্ষ্য লৈ খেলি কলকাতা নাইট ৰাইডাৰ্ছে 2টা উইকেট হেৰুৱাই 14.2 অভাৰত 147 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ ফিন এলেনে 47টা বলত 100 ৰাণ কৰি দলৰ স্থিতি শক্তিশালী কৰি তোলে। ফিন এলেনক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। কলকাতা নাইট ৰাইডাৰ্ছৰ এয়া হৈছে প্ৰতিযোগিতাখনত ক্ৰমাগতভাৱে 4ৰ্থ বিজয়। প্ৰথমে বেট ধৰি দিল্লী কেপিটেলছে 8 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত 20 অভাৰত 142 ৰাণ সংগ্ৰহ কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ অনুকূল ৰয় আৰু কাৰ্তিক ত্যাগীয়ে 2টাকৈ উইকেট দখল কৰাৰ বিপৰীতে বৈভৱ আৰোৰা, সুনীল নাৰিনে আৰু কেমেৰন গ্ৰীণে 1টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই বিজয়ে দলটোক 7ম স্থানলৈ উন্নীত কৰে। আজি জয়পুৰৰ ছয়া মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটেনছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। চীনৰ চুঝৌত চলি থকা FC-17 বছৰ অনূৰ্ধ মহিলা এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাত ভাৰতে কালি গ্ৰুপ বিৰ অন্তিমখন খেলত লেবাননক 4-0 গলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰি ইতিহাস ৰচনা কৰে। ভাৰতৰ হৈ প্ৰীতিকা বৰ্মন, আলভা দেৱী, সেঞ্জাম আৰু জয়াই গ'ল দিয়ে। এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে 2026 চনৰ 17 বছৰ অনূৰ্ধ ফিফা মহিলা বিশ্বকাপত স্থান লাভৰ নিশ্চয়তা অৰ্জন কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। অসমত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ছিকিমত কৃত্ৰিম বুদ্ধিমত্তা শক্তিশালী কৰাৰ উদ্দেশ্যে কৃত্ৰিম বুদ্ধিমত্তা উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে।

কৰি পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান দি। অনুষ্ঠানত প্ৰথমে শুনক চাৰুগোহাঁই কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ এইবাৰৰ শিল্পী দিগন্ত কলিতা, গীতৰ কথা শিল্পীৰ নিজৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। নিয়োগ বাতৰি। ইউনিয়ন বেংক অব ইণ্ডিয়াত খালী হোৱা 1865টা এপেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29টা। প্ৰাৰ্থী স্নাতক হ'ব লাগিব, বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চল শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চল শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অব ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি ই পি আৰ 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত এম এ বা এম এছ চি হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি এছ আই এম 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, ইকনমেটিক্স এণ্ড ইনফৰ্মেশ্যন বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহা নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগতে অন্যান্য বানচ থাকিব। প্ৰাৰ্থী 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডিৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। পুনৰ কৈছো, ssc.gov.in। আবেদনৰ শেষ তাৰিখ 15 মে'। নিয়োগ বাতৰি ইমানেই।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে আঞ্চলিক বাতৰি, 8:00 বজাত সমাচাৰ প্ৰভাত, 8:15 বজাত মৰ্ণিং নিউজ আৰু 8:30 বজাত নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মৌগুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি দ্বিতীয়টো দিন। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতি মহামিলনৰ এই বিহুত আজি কপৌফুল আৰু গছপুলি ৰোপণৰ পাছতে গামোচা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আজি হ'বলগীয়া অন্যান্য কাৰ্যসূচীৰ বিষয়ে আমাক সবিশেষ জনাইছে লখিমপুৰৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াই।
3: গামোচা প্ৰতিযোগিতাত উদ্বোধক হিচাপে উপস্থিত থাকিব আদৰ্শ শিপিনী মৌচুমী শইকীয়া মহন্ত। দিনৰ 11:00 বজাত বিহু দলসমূহ আদৰাৰ পিছতেই 11:30 বজাত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব। ভাৰতৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়া আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব বিশিষ্ট বাদ্যশিল্পী ৰাজা বৰুৱাই। ফাটবিহু উপলক্ষে আজি দ্বিতীয় দিনা পূৰ্ণবয়স্ক প্ৰতিযোগিতাত সকলো জাতি জনগোষ্ঠীৰ শতাধিক দলে অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাখনি উদ্বোধন কৰিব অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপসঞ্চালক ডঃ পবিত্ৰ কুমাৰ পেগুৱে।
2: অনন্য আৰু স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত এই ফাটবিহুৱে এইবেলি কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি পুৱা পতাকা উত্তোলনেৰে বিহুৰ শুভাৰম্ভ কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি হুঁচৰি প্ৰতিযোগিতা 20টাৰো অধিক দলে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভাৰে ফাট বিহু কাৰ্যসূচীৰ অন্ত পৰিব। সামৰণি অনুষ্ঠানত ৰাজ্য কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। দেশৰ আন অংশৰ লগতে অসমতো আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰী, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদি ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখনা মহকুমা আদালতত আজি বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। সংশ্লিষ্টসকলক আজি পুৱা 10:00 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। ডিব্ৰুগড় জিলাতো আজি অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড় জিলা ফুলবাগানৰ আদালত চৌহদত আজি লোক আদালত অনুষ্ঠিত হ'ব। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজনৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱাৰ প্ৰাধিকৰণ কৰ্তৃপক্ষই আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তিৰ বাবে আদালতৰ

উপস্থিত থাকিবলৈ আহ্বান জনাইছে। ডিব্ৰুগড় জিলা খোৱাং মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবলৈ কালি উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। মহাবিদ্যালয়খনৰ অভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক বিজু চেতিয়াই আগধৰা অনুষ্ঠানত অধ্যক্ষ ড ত্ৰৈলোক্য দিহিঙীয়াই সভাপতিত্ব কৰে। মহাবিদ্যালয়খনৰ উপাধ্যক্ষ প্ৰতিম শৰ্মাই কেন্দ্ৰটোৰ পৰা উত্তীৰ্ণ হাৰ 90% হোৱাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 4-বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিষয়ে শিক্ষাৰ্থীসকলক অৱগত কৰে। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰী আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত 20 ৰাজ্য মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰাৰ কথা আছে। দিনৰ 10 বজাত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অনুষ্ঠানৰ বাবে 4,000 আৰক্ষী নিয়োগ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে শুভেন্দু অধিকাৰী কালি বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

অনুষ্ঠানত এইবাৰ শুনো কৃষ্ণমণি নাথৰ কণ্ঠৰ এটি গীত। গীতৰ কথা দুলুমণি শইকীয়াৰ।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক গায়ত্ৰী হাজৰিকাৰ কণ্ঠ এটি গীত, গীতৰ কথা হেমেন হাজৰিকাৰ।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত সেয়া আছিল জিতেন ডেকা গীতৰ কথা শিল্পীৰ নিজৰ। ইয়াৰ লগে লগে আধুনিক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিব।

0: Ole, papo.
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰী ৰাজ্য শপত গ্ৰহণ ৰাজ্যত তৃতীয়বাৰৰ বাবে এন ডি এৰ চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি কাইলৈ বিধায়িনী দলৰ নেতা বাছনি ঐতিহাসিক ফাট বিহু উপলক্ষে আজি দ্বিতীয় দিনাও উখল মাখল ঢকুৱাখানাৰ মহগুলি চাপৰি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি দিল্লী কেপিটেলছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 8 উইকেটত জয়লাভ। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। কলকাতাৰ বিগ্ৰেড পেৰেড গ্ৰাউণ্ডত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত 20খন ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰাৰ কথা আছে। পুৱা 10 বজাত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অনুষ্ঠানৰ বাবে 4000 আৰক্ষী নিয়োগ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে শুভেন্দু অধিকাৰীক কালি বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কলকাতাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব কৰি শ্ৰীশ্বাহে কয় যে সকলো প্ৰস্তাৱ শুভেন্দু অধিকাৰীৰ সপক্ষে লাভ কৰা হৈছে। বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্ৰী অধিকাৰীয়ে পশ্চিমবংগৰ ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন প্ৰথমখন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। বিধানসভা নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক জয় সাব্যস্ত কৰি টি এম চিৰ 15 বছৰীয়া শাসনৰ অন্ত পেলায়। বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শুভেন্দু অধিকাৰীৰ গৃহ চহৰ পূব মেদিনীপুৰ আৰু তেওঁৰ সমষ্টি নন্দীগ্ৰামত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। বিধায়িনী দলৰ নেতা বাছনি কৰাৰ পাছত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ আঁৰত দলটোৰ কৰ্মকৰ্তাসকলৰ কঠোৰ শ্ৰম আৰু ত্যাগৰ সোঁৱৰণ কৰে।
2: 16 में 3 हुए, 21 में 77 हुए और 26 में 207 के साथ आज हमारा मुख्यमंत्री बैठा है। ये यात्रा जितनी भव्य है, आनंददायक है, मगर यात्रा का मार्ग जबरदस्त असहनीय पीड़ा से भरा हुआ। मैं आज भूल नहीं सकता कि 321 भारतीय जनता पार्टी के देवतुल्य कार्यकर्ताओं ने अपनी जान इस जीत के लिए गवाही है, विचार के लिए गवाही। मैं देश भर में घूमा, पार्टी के अध्यक्ष के केरल और बंगाल इसके अलावे कहीं पर इस प्रकार की क्रूर हिंसा का नग्न तांडव मैंने नहीं देखा। पहले कम्युनिस्टों ने और फिर टीएमसी। मैं आज हृदय के भाव के साथ वो सभी 321 कार्यकर्ताओं के परिवारजनों को देश की करोड़ों करोड़ों जनता की ओर से और भारतीय जनता पार्टी के करोड़ों कार्यकर्ताओं की ओर से भावपूर्वक नमन करना चाहता हूं।
1: ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। কাইলৈ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ পাছত অহা 12 মে'ত নতুন চৰকাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। কাইলৈ বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনি উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব। বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে জে পি নাড্ডা আৰু নায়াব সিং চাইনি আজি গুৱাহাটীত উপস্থিত হ'ব। উল্লেখযোগ্য যে খানাপাৰাত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত বিজেপিয়ে 1 লাখ লোকক সমবেত কৰোৱাৰ লক্ষ্য লৈছে। কোকৰাঝাৰ জিলাৰ বডোফা সাংস্কৃতিক প্ৰকল্পত কালি এন ডি এ মিত্ৰজোঁটৰ অন্যতম দল বি পি এফৰ সৈতে বিজেপি নেতৃবৃন্দৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নতুন চৰকাৰ গঠন সন্দৰ্ভত বিভিন্ন দিশ সামৰি আলোচনা কৰা হয়। এই সন্দৰ্ভত অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সাংবাদিকৰ

0: সৈতে হোৱা কথা বতৰাত এইদৰে কয়।
1: নির্বাচিত প্রতিনিধিসকল আহিব, বুথ কমিটির সভাপতিসকলের পর আরম্ভ করে সর্বস্তরের কার্যকর্তা আহিব, সমর্থক উভকাঙ্ক্ষীও স্বতঃস্ফূর্তভাবে আহিব। এই ঐতিহাসিক ক্ষণটো কিদরে আমি উদযাপন করিম, সেই গোটেই বিষয়বিলাক আজি আমার বৈঠকত আলোচনা করছো। আর 10 তারিখে রাতেপা 9 বজাত বিজেপি বিধায়িনী দলের সভা আর 10 বজাত NDA বিধায়িনী দলের সভা আমি গুৱাহাটীত আয়োজন করছো। ইতিমধ্যে কাইলৈ আমার কেন্দ্রীয় পর্যবেক্ষক ভারত সরকারের মাননীয় স্বাস্থ্যমন্ত্রী জেপি নাড্ডা ডাঙরিয়া আর হারিয়ানার মাননীয় মুখ্যমন্ত্রী নায়ব সিং সৈনী ডাঙরিয়া কাইলৈ দুপুরিয়ায় আমার উপস্থিত হব আর তেখেতসকলের উপস্থিতিতে এই বিধায়িনী দলের সভা অনুষ্ঠিত হব। আর 12 তারিখে দিনের 11 বজাত নতুন মুখ্যমন্ত্রী হিসাবে আমি যিজনক মুখ্যমন্ত্রী পাতিব বিচারিছো সকলে মিলি তেখেতে শপথ গ্রহণ করবেন।
0: এই বৈঠকত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, বিজেপি নেতা জয়ন্ত মল্লবৰুৱা আৰু বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ পৰা জয়লাভ কৰা বিজেপি তথা BPFৰ 14 গৰাকী নৱনিৰ্বাচিত বিধায়ক আৰু মিত্ৰজোঁটৰ জ্যেষ্ঠ নেতাসকলৰ লগতে দলীয় কৰ্মীসকলো উপস্থিত থাকে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহখুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি দ্বিতীয়টো দিন। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতিৰ মহামিলনৰ এই বিহুত আজি কপৌফুল আৰু গছপুলি ৰোপণৰ পাছতে গামোচা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আজি হ'বলগীয়া অন্যান্য কাৰ্যসূচীৰ বিষয়ে আমাক সবিশেষ জনাইছে লখিমপুৰৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াই।
2: গামোচা প্ৰতিযোগিতাত উদ্বোধক হিচাপে উপস্থিত থাকিব আদৰ্শ শিপিনী মৌচুমী শইকীয়া মহন্ত। দিনৰ 11 বজাত বিহু দলসমূহ আদৰাৰ পিছতে 11:30 বজাত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব। ভাৰতৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়া আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব বিশিষ্ট বাদ্যশিল্পী ৰাজা বৰুৱাই। ফাট বিহু উপলক্ষে আজি দ্বিতীয় দিনা পূৰ্ণবয়স্ক প্ৰতিযোগিতাত সকলো জাতি জনগোষ্ঠীৰ শতাধিক দলে অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাখনি উদ্বোধন কৰিব অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপসঞ্চালক ডঃ পবিত্ৰ কুমাৰ পেগুৱে।
0: অনন্য আৰু স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত এই ফাট বিহু এইবেলি কালিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি পুৱা পতাকা উত্তোলনেৰে বিহুৰ শুভাৰম্ভ কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি হুঁচৰি প্ৰতিযোগিতাত 20ৰো অধিক দলে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভাৰে ফাট বিহুৰ কাৰ্যসূচীৰ অন্ত পৰিব। সামৰণি অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। দেশৰ আন অংশৰ লগতে অসমতো আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং আৰু নলবাৰী জিলাত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। লোক আদালতৰ জাননী পোৱা সকলো লোককে এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰাধিকৰণে আহ্বান জনাইছে। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখনা মহকুমা আদালতত আজি বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। সংশ্লিষ্টসকলক আজি পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। ডিব্ৰুগড় জিলাতো আজি অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড় জিলা ফুলবাগানৰ আদালত চৌহদত লোক আদালত অনুষ্ঠিত হ'ব। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণৰ কৰ্তৃপক্ষৰ আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তিৰ বাবে আদালতত উপস্থিত থাকিবলৈ আহ্বান জনাইছে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ 16শ আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হৈছে।

0: বিশ্বকবি রবীন্দ্রনাথ ঠাকুরের জয়ন্তী আজি রাজ্যের বিভিন্ন প্রান্তত আয়োজন করা হয়েছে। ধুবুরী, গৌরীপুর, চাপতগ্রাম, বিলাসীপাড়া, চাপরকে ধরে বিভিন্ন স্থানত দিনজোড়া কার্যসূচীরে রবীন্দ্র জয়ন্তী কার্যসূচীর আয়োজন করা হয়েছে। একদরে গোয়ালপাড়া জেলার বিভিন্ন স্থানতো জয়ন্তী পালনের আয়োজন করা হয়েছে। জেলাখনের দুধনৈর জনমন্দির প্রাঙ্গণত দুদিনিয়া কার্যসূচীরে রবীন্দ্র জয়ন্তী পালন করা হয়েছে। গোয়ালপাড়া শহরের দুই নম্বর কলোনি আর হরিসভাতো রবীন্দ্র জয়ন্তী পালন করা হয়েছে। ডিব্রুগড় জেলার হনুমানবক্স সুরজমল কানৈ মহাবিদ্যালয়ত কালি এখন দুর্যোগ প্রতিরোধ সন্দর্ভত বৈঠক অনুষ্ঠিত হয়। মহাবিদ্যালয়খনের অধ্যক্ষ শশীকান্ত শইকীয়া, এন এস এস এন সি সি গোটর উদ্যোগত আর রাষ্ট্রীয় দুর্যোগ প্রশমন বাহিনীর সহযোগত অনুষ্ঠিত দুর্যোগ প্রতিরোধের দক্ষতা বিকাশ শিবির উদ্বোধন করে। এন এস এসর প্রকল্প বিষয়া শিবনাথ চুটিয়ায় আঁত ধরা অনুষ্ঠানট রাষ্ট্রীয় দুর্যোগ প্রশমন বাহিনীর তরফের দুর্যোগ প্রশমনের লবলগিয়া সুরক্ষা সন্দর্ভত শিক্ষার্থীসকলের আগত বিভিন্ন কৌশল প্রদর্শন করা হয়। অনুষ্ঠানত মহাবিদ্যালয়খনের অধ্যাপক অধ্যাপিকাসকলের ভালেসংখ্যক শিক্ষার্থী আর রাষ্ট্রীয় দুর্যোগ প্রশমন বাহিনীর সদস্য উপস্থিত থাকে। আই পি এল ক্রিকেট প্রতিযোগিতাত কালি দিল্লির অরুণ জেটলি স্টেডিয়ামত কলকাতা নাইট রাইডার্সে দিল্লি ক্যাপিটালসক 8 উইকেটত পরাস্ত করে। 143 রানের বিজয় লক্ষ্য লৈ খেলি কলকাতা নাইট রাইডার্সে দুটা উইকেট হেরুয়াই 14.2 ওভারত 147 রান করে বিজয় সাব্যস্ত করে। কলকাতা নাইট রাইডার্সর হয়ে ফিন এলেনে 47টা বলত 100 রান করে দলের স্থিতি শক্তিশালী করে তোলে। ফিন এলেনক প্লেয়ার অব দ্য ম্যাচ ঘোষণা করা হয়। আজি জয়পুরের সৱাই মানসিং স্টেডিয়ামত অনুষ্ঠিত হবলগীয়া এখন খেলত রাজস্থান রয়্যালস গুজরাট টাইটান্সর বিরুদ্ধে অবতীর্ণ হব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হব। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শর্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: পশ্চিমবঙ্গৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰীৰূপে শুভেন্দু অধিকাৰীয়ে আজি শপত গ্ৰহণ কৰিব। বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দুবছৰত অসমত 28% অপৰাধ হ্ৰাস, এন চি বিৰ প্ৰতিবেদনৰ বাতৰিটো দৈনিক অসম কাকতখনে সবিস্তাৰে প্ৰকাশ কৰিছে। সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প চতুৰ্থ গোটৰ কাম কাজ কালিৰে পৰা আৰম্ভ হোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতখনে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি প্ৰকাশ কৰিছে। দেশত এতিয়াৰ পৰা অবৈধ বাংলাদেশী অনুপ্ৰৱেশ আৰু গৰুৰ চোৰাং ব্যৱহাৰ অসম্ভৱ হৈ পৰিব। পশ্চিমবংগত কালি গৃহমন্ত্ৰী অমিত শ্বাহে এইদৰে মন্তব্য কৰা বাতৰি দৈনিক জনমভূমি কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। যশস্বী কথা সাহিত্যিক হোমেন বৰগোহাঞিৰ কাহিনী আধাৰত নিৰ্মিত অসমীয়া চলচ্চিত্ৰ সুবালাই আন্তঃৰাষ্ট্ৰীয় অনিৰজ বঁটা লাভ কৰা বাতৰি অসমীয়া খবৰ কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। তিনিচুকীয়া আৰু ডিব্ৰুগড় আৰক্ষীৰ যুটীয়া অভিযানত কামৰ প্ৰলোভনেৰে দৰিদ্ৰ লোকক বহিৰাজ্যলৈ নি কিডনী বিক্ৰী কৰাৰ তথ্য উন্মোচন হোৱাৰ বাতৰি এটা অসমীয়া প্ৰতিদিন কাকতখনে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে 63% প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত কৰাৰ বাতৰি আমাৰ অসম কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ঐতিহ্য পৰম্পৰাৰে ঢকুৱাখনৰ ঐতিহ্যমন্ত ফাট বিহু আৰম্ভ হোৱাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। তামিলনাডুত বিজয় থালাপতি চৰকাৰ গঠনৰ স্বপ্ন অনিশ্চিত হৈ থকাৰ বাতৰিটো দ্য চেণ্টিনেল আৰু দৈনিক অগ্ৰদূত কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে।
0: ধন্যবাদ জুলি শর্মা বৰুৱা। চীনৰ চুজুত চলি থকা এফ চি 17 বছৰ অনূৰ্ধ মহিলা এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাত ভাৰতে কালি গ্ৰুপ বিৰ অন্তিমখন খেলত লেবাননক 4-0 পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰি ইতিহাস ৰচনা কৰে। ভাৰতৰ হৈ প্ৰীতিকা বৰ্মন, আলভা দেৱী চেঞ্জাম আৰু জয়াই গ'ল দিয়ে। এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে 2026 চনৰ 17 বছৰ অনূৰ্ধ ফিফা মহিলা বিশ্বকাপত স্থান লাভ কৰাৰ নিশ্চয়তা অৰ্জন কৰিব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ আজি শপত গ্ৰহণ। ৰাজ্যত তৃতীয়বাৰৰ বাবে এন ডি এৰ চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি, কাইলৈ বিধায়িনী দলৰ নেতা বাছনি। ঐতিহাসিক ফাট বিহু উপলক্ষে আজি দ্বিতীয় দিনা উখল মাখল ঢকুৱাখানাৰ মহঘুলি চাপৰি। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি দিল্লী কেপিটেলছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 8 উইকেটত জয়লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্টজ আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। আৰম্ভ কৰিছো ছবিগীত অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ প্ৰথমে শুনক ৰুদালী ছবিৰ পৰা ভূপেন হাজৰিকা কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে রূপালী ধ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক কাঞ্চনজংঘা ছবিখনৰ পৰা জুবিন গাৰ্গ আৰু পাঞ্চনা ৰাভাৰ কণ্ঠৰ এই গীতটি।

ত এইবাৰখনক কভি খুশি কভি গম ছবিখনৰ পৰা কবিতা কৃষ্ণমূৰ্তি, আলকা ইয়াগনিক আৰু সংগীবিন্দৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা সমীৰৰ, সংগীত যতীন ললিতৰ।

প্ৰিয় শ্ৰোতা, ৰূপালী ধ অনুষ্ঠানৰ শেষত সেয়া আছিল জুণ্ডাইমান গুণ্ডা ছবিত দেৱজিৎ সাহা আৰু জুবলি। গীতৰ কথা চন্দ্ৰমোদয় আৰু হিতেশ বৰুৱাৰ।

রূপালী ঢৌ অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 99.9 মিটাৰত। এতিয়া সময় পুৱা 9:45 কেইটিমান ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰথম অধিৱেশন। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। নমস্কাৰ।

ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 290.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। আমাৰ আজিৰ এই অধিৱেশনৰ দায়িত্বত আছে ডিউটি ৰুমত নাছিফা আলী, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, কৌস্তভ দাস আৰু শ্বেখ আব্দুল্লা আহমেদ, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মিতুল গগৈ, আৰু ষ্টুডিঅত মই সংগীতা দাস। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠান। আজিৰ গীতিমালিকাৰ গীতৰ অনুষ্ঠানত শুনাবলৈ লৈছো ৰবীন্দ্ৰনাথ ঠাকুৰৰ কেইটিমান গীত বিভিন্ন শিল্পীৰ কণ্ঠত। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো লক্ষ্য হীৰা দাস আৰু তৰিকুদ্দিন আহমেদৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে গীতিমালিকাৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। আজি এই অনুষ্ঠানত শ্ৰোতাসকলে ৰবীন্দ্ৰ

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত সেয়া আছিল বীৰেন্দ্ৰনাথ দত্ত আৰু লাৱণ্য ডেকা। গীতিমালিকাৰ গীত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ গীতিমালিকাৰ গীত অনুষ্ঠানত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচিত কেইটিমান গীত শুনিলে বিভিন্ন শিল্পীৰ কণ্ঠত।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
2: বৰাৰ।
3: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

আজি দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, গীত মনোৰঞ্জন, গুঞ্জন, প্ৰাদেশিক সংগীত আৰু নাজৰানা। আজি সন্ধিয়া 7:20 যুৱ কৰ্মশালা অনুষ্ঠানৰ বিষয় ৰবীন্দ্ৰ সংগীত। সমল ব্যক্তি হিচাপে উপস্থিত থাকিব কণ্ঠশিল্পী, বিশিষ্ট কণ্ঠশিল্পী সুদীপা বোস, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: আজি নিশা 9:30 বজাত আলাপ অনুৰাগৰ অনুষ্ঠানত ৰাভা লোকগীত আৰু আধুনিক গীতৰ বিশিষ্ট কণ্ঠশিল্পী অসম সাংস্কৃতিক সঞ্চালকালয়ৰ ভূতপূৰ্ব উপসঞ্চালক মুকুল ৰাভাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে ক্ৰমে হিন্দী আৰু ইংৰাজীত বাতৰি আৰু 12:10ৰ পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানসমূহ শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মে লাভলী নিগম। शुभेंदु अधिकारी पश्चिम बंगाल के नए मुख्यमंत्री बन गए हैं। राज्य में पहली बार भाजपा की सरकार बनी है। कोलकाता के ब्रिकेट परेड ग्राउंड में राज्यपाल आरएन रवि ने श्री शुभेंदु को पद और गोपनीयता की शपथ दिलाई।
2: आमी शुभेंदु अधिकारी ईश्वर नामे शपथ करते विधि द्वारा स्थापित भारत संविधान प्रति अकृत्रिम निष्ठा और अनुगत्य पोषण करीब। আমি ভারতের সার্বভৌমত্ব ও অখণ্ডতা রক্ষা করিব।

ইমান পৰে বিজয় ভূঞাৰ কণ্ঠৰ আধুনিক গীতটি শুনিলে। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

নমস্কাৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰযোগে যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত মই ভাৰ্গৱ কলিতা।

আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া, কথাষাৰ কৈছিল এহেম বৰুৱাই। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ মাজলৈ যোৱাৰ প্ৰাক মুহূৰ্তত জানো আহক কি কি অনুষ্ঠানেৰে সজোৱা হ'ব আমাৰ আজিৰ যুৱবাণী। খন্তেক পাছতে অৰ্থাৎ 5:15ৰ পৰা নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। অনুষ্ঠানত শুনিবলৈ পাব আনন্দ, আন্ধী, অমৰ প্ৰেম আৰু কালি পতং ছবিখনৰ পৰা কেইটিমান গীত। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰ কৰা হ'ব 5:55ৰ পৰা। জেউতি পাঠকৰ কথিকা ৰেডিঅ' আৰু আমাৰ জীৱন শুনিবলৈ পাব সন্ধিয়া 6:10ৰ পৰা। 6:30ৰ পৰা আগবঢ়োৱা হ'ব ইন্দ্ৰাণী তালুকদাৰ কণ্ঠৰ আধুনিক গীত। 7:20ত নিবেদন কৰা হ'ব যুৱ কৰ্মশালা অনুষ্ঠানটি। আজিৰ বিষয় ৰবীন্দ্ৰ সংগীত। সমল ব্যক্তি হিচাপে অনুষ্ঠানত উপস্থিত থাকিব কণ্ঠশিল্পী সুদীপ্তা বসু। পম্পী মালাকাৰৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিব ইন্দ্ৰজিত দাসে। সন্ধিয়া 8:00ৰ পৰা শুনিবলৈ পাব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰে সামৰা হ'ব আজিৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, এতিয়া জানো হওক যুৱবাণী চুকে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। কাইলৈ বিয়লি 5:10ৰ পৰা মুকলি কৰা হ'ব যুৱবাণী। 5:15ৰ পৰা নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। 5:55ৰ পৰা শুনিবলৈ পাব শিক্ষণ প্ৰশিক্ষণ সংস্থান। 6:10ৰ পৰা প্ৰচাৰ কৰা হ'ব গীতেৰে কথাৰে অনুষ্ঠানটি। অনুষ্ঠানীৰ আঁত ধৰিব দৰ্শনা শৰ্মাই। সন্ধিয়া 7:20ৰ পৰা প্ৰচাৰ হ'বলগীয়া হিপ হিপ হুৰে অনুষ্ঠানত ভাগ ল'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে। অনুষ্ঠানটিৰ আঁত ধৰিব কস্তুৰীমা দাস আৰু পম্পী মালাকৰে। প্ৰযোজনা কৰিব ইন্দ্ৰজিত দাসে। সন্ধিয়া 7:50ৰ পৰা নিবেদন কৰা হ'ব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰেই সামৰা হ'ব কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, আজিৰ মনোৰঞ্জন অনুষ্ঠানটি সজোৱা হৈছে আনন্দ, আন্ধী, অমৰ প্ৰেম আৰু কটিপদং ছবিখনৰ কেইখনৰ কেইটিমান গীতেৰে। প্ৰথমে শুনোৱা হওক আন্ধী ছবিখনৰ পৰা এই গীতটি।

শ্ৰোতাসকলে আন্ধি ছবিখনৰ পৰা গীতটি শুনিলে। পুনৰ দুটি গীত শুনোৱা হওক একেখন ছবিৰ পৰা, লতা মংগেশকৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠত।

শ্রোতাসকলে মনোরঞ্জন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ শুনোৱা হওক আনন্দ ছবিখনৰ পৰা এই গীতটি, মুকেশ আৰু ৰূপম চিত্ৰাৰ কণ্ঠত।

শ্রোতাসকলে আনন্দ ছবিখনৰ পৰা গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনো আহক অমৰ প্ৰেম ছবিখনৰ পৰা কেইটিমান গীত। প্ৰথমে এয়া, শিল্পী কিশোৰ কুমাৰ।

0: শ্ৰোতাসকলে অমৰ প্ৰেম ছবিখনৰ গীত শুনিছে কিশোৰ কুমাৰৰ কণ্ঠত।
1: আজ তুম জো হো জিস জগা হো ইয়াহ তুমারে দুঃখ কে আঁসু সলাইন ওয়াটার আহে মিন নমকিন পানি কে আলাবা আর কুছ নেই হ্যায় ইসলিয়ে ইন্হে পৌঁছ ডালো পুষ্পা আই হেট টিয়ার্স।
2: হ্যাঁ, আপ ঠিক কহতে আনন্দ বাবু, ঠিক কহতে হ্যায়। বেঠিয়ে लीजिए।
1: रहने दो पुष्पा, चलो आज कहीं बाहर चलते हैं।
2: कहाँ?
1: ढूंढते हैं कोई ऐसी जगह जहाँ थोड़ी देर के लिए सही कुछ याद ना आए, न तुम्हें न मुझे।

ইমান পৰি শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। আজিৰ মনোৰঞ্জন সজোৱা হৈছিল আনন্দ আন্ধেহী অমৰ প্ৰেম আৰু কটিপতং ছবিখনৰ পৰা ছবিকেইখনৰ কেইটিমান গীতেৰে।

প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1865টা এপ্ৰেণ্টাইজ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব, বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি ডি আৰ জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি ই পি আৰ 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত এম এ বা এম এছ চি হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি এছ আই এম 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে SSC.gov

0: districts of Kerala today. In archery, Sahil Jadhav won a bronze medal in the men's individual compound event at the World Cup 2026 Stage 2 in Shanghai, China today. The 25-year-old Maharashtra archer defeated Denmark veteran player cum coach Martin Damsbo 147-144 in the bronze medal playoff. The Wrestling Federation of India, WFI, today issued a show-cause notice to grappler Vinesh Phogat, accusing her of indiscipline and anti-doping rule violations. And with that, we end this news bulletin.
1: বাতৰি পাছতে উভতি আহিছো যুৱবাণী অনুষ্ঠানৰ মাজলৈ। প্ৰিয় শ্ৰোতা, এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু টি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া আগবঢ়াইছো জেউতি পাঠকৰ কথিকা ৰেডিঅ' আৰু আমাৰ জীৱন।
2: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী জেউতি পাঠকৰ কথিকা ৰেডিঅ' আৰু আমাৰ জীৱন পাঠ কৰিছে স্নেহা পাঠকে।
3: ৰেডিঅ' বুলি ক'লেই আকৌ এবাৰ তাহানিৰ দিনবোৰলৈ মনত পৰে। ৰেডিঅ' আছিল আৱেগ, ৰেডিঅ' আছিল মোৰ নিঃসংগ ক্ষণৰ লগৰীয়া। এই যে সৰুতে স্কুলৰ পৰা আহিয়েই ব্যস্ত হৈ পৰিছিলোঁ ৰেডিঅ' শুনাত, এফালে মায়ে আলপৈচান ধৰি ভাত খুৱাই দিছিল, আনফালে ৰেডিঅ' বাজি আছিল। দেউতাই সদায় পুৱা উঠি, লগতে ককাৰ প্ৰিয় আছিল ভক্তিমূলক গীত, আৰু সেই গীতবোৰ বিচনাত শুই শুই শুনাৰ অভ্যাস আছিল মোৰ। ৰেডিঅ' শুনাৰ কাৰণে কাজিয়া লাগিছিল কেতিয়াবা। দেউতাৰ যদি প্ৰিয় আছিল বাতৰি, মোৰ এফালে গীত, নাটক ইত্যাদি ইত্যাদি। জোনাক নিশা তৰা ভৰা আকাশৰ তলত ধাৰি পাতি আইতাৰ কোলাত মূৰটো গুজি ৰেডিঅ' শুনা এক প্ৰকাৰৰ অভ্যাস আছিল তেতিয়া। দিনবোৰ সুকীয়া আছিল, তেতিয়া স্মাৰ্টফোন হাতে হাতে নাছিল, ইমান জটিলতাও নাছিল। কিমান যে স্মৃতি জড়িত সৌ ৰেডিঅ'টোৰ সৈতে! শৈশৱবোৰ তেনেকৈয়ে উকুলিল, ৰৈ থাকিল মাথো স্মৃতি। নাটক, গীত, কল্পতৰু আদি কিমান যে অনুষ্ঠান শুনিছিলোঁ, কিমান যে স্মৃতিৰ ৰেঙনি আজিও জিলিকি উঠে চকুৰ আগত। এয়া আকাশবাণী, কি যে মধুৰ সেই বাক্যশাৰী, কিমান যে আৱেগ স্মৃতি জড়িত হৈ আছে আজিও, সেয়া সময়ে জানে। ৰেডিঅ'ৰ সৈতে সম্পৰ্ক নোহোৱা হৈ পৰিছিল প্ৰায়, কিন্তু ৰেডিঅ'ৰ সৈতে আকৌ সেই সম্পৰ্ক এতিয়া প্ৰায়ে শুনো, অনুভৱ কৰোঁ। পুৰণিকলীয়া দিনবোৰ, সময়বোৰ কিমান যে মধুৰ আছিল! ৰেডিঅ' এক আৱেগ, ৰেডিঅ' নষ্টালজিয়া। আজিকালি আধুনিকতাৰ বান্ধোনে মানুহবোৰক এনেকৈ বান্ধি ধৰিলে যে সেই বান্ধোনৰ পৰা মুক্ত হোৱা এতিয়া কঠিন। বহু লোক এতিয়া টিভি, মোবাইল গেমত ব্যস্ত, তথাপিও ৰেডিঅ' আজিও আমাৰ লগত ওতঃপ্ৰোতভাৱে বান্ধ খাই আছে, আমাৰ জীৱনৰ লগত, আমাৰ কলা সংস্কৃতিৰ লগত। আজিও প্ৰিয় ৰেডিঅ', ৰেডিঅ'ই আজিও আমাৰ জীৱনত এক বিশেষ স্থান দখল কৰি আছে, ৰেডিঅ'ৰ প্ৰাসংগিকতা আজিও বিদ্যমান হৈয়েই আছে। আচলতে সময়ৰ লগে লগে যুৱ প্ৰজন্মৰ মাজত ৰেডিঅ'ই এক বিশেষ খলকনি তুলিছে। যদিও টিভি মোবাইলৰ যুগ এতিয়া, আজিকালি মোবাইলতে আমি ৰেডিঅ' বাৰ্তা আৰু ভাল ভাল ৰেডিঅ' সম্বন্ধীয় বা বাতৰি, গান, কথা ইত্যাদি শুনিবলৈ পাওঁ। সময়ৰ লগে লগে, যুগৰ পৰিৱৰ্তনৰ লগে লগে কিছু পৰিৱৰ্তন ঘটে বা ঘটিছে। ৰেডিঅ'ৰ প্ৰাসংগিকতা আজিও কিমান বুলি কেতিয়াবা প্ৰশ্ন হয়, কিন্তু এই প্ৰশ্নৰ আঁৰৰ উত্তৰত এটাই কথা, পুৰণিক পাহৰি আমি কেতিয়াও নতুনক গ্ৰহণ কৰিব নোৱাৰোঁ। ৰেডিঅ' আমাৰ চিনাকি, প্ৰাক ঐতিহাসিক যুগৰ কথাও এই ৰেডিঅ'ৰ মাধ্যমেৰে আমি জানিবলৈ পাইছিলোঁ। এটা সময় আছিল যেতিয়া ৰেডিঅ'ৰ বাহিৰে মানুহৰ আন কোনো মাধ্যম নাছিল, ৰেডিঅ' অবিহনে য'ত আমি জানিব পৰা নাছিলোঁ বৰ্তমানৰ কথা। ৰেডিঅ' আছিল এক আৱেগ, ৰেডিঅ'ৰ সেই প্ৰসাৰতা তেতিয়াও আছিল, আজিও আছে আৰু ভৱিষ্যতেও থাকিব। কেৱল ৰেডিঅ'ৰ প্ৰতি আমাৰ আগ্ৰহ থাকিব লাগিব। তথ্য প্ৰচাৰৰ আটাইতকৈ সহজ আৰু জনপ্ৰিয় মাধ্যম হ'ল ৰেডিঅ'। শৈশৱৰ স্মৃতি, বৰ্তমানৰ ৰূপক এটি দিশ দিয়া মাধ্যম ৰেডিঅ'। ৰেডিঅ'ৰ প্ৰতি যি ভালপোৱা সেয়া অসীম, কবিতা, কথিকা, গল্প সংকলনৰ প্ৰচাৰৰ একমাত্ৰ সহজ মাধ্যম ৰেডিঅ'। ৰেডিঅ' বাৰ্তা আৰু ভাল ভাল অনুষ্ঠানৰ এক বিশেষ খলকনি তুলিব পৰা আহিলা। শৈশৱৰ দিনবোৰৰ ডায়েৰীৰ পাত লুটিয়ালে গম পাওঁ ৰেডিঅ' আমাৰ জীৱনৰ এক অপৰিহাৰ্য মাধ্যম। দৰাচলতে প্ৰায় বহু বছৰৰ আগত ৰেডিঅ' সকলোৰে ঘৰত

0: নাছিল। ৰেডিঅ' থকা কথাটো এক প্ৰকাৰৰ ডাঙৰ কথা আছিল। ৰেডিঅ'ৰ ভূমিকা আমাৰ জীৱনত যথেষ্ট আছে। এয়া এক মাধ্যম নহয়, আচলতে ৰেডিঅ' বুলিলে এক বুজাব নোৱাৰা আৱেগ জড়িত হৈ আছে। মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ এই ৰেডিঅ'। ৰেডিঅ' অবিহনে আমি শূন্য, মানুহৰ জীৱন অচল, মূল্যহীন। সমাজ জীৱনৰ এক বাস্তৱ ছবি ৰেডিঅ'ৰ জৰিয়তে শুনি আমি কল্পনা কৰিব পাৰোঁ। শ্ৰৱণৰ মাধ্যমেৰে আমি বুজিব পাৰোঁ সকলো, কল্পনা শক্তিৰ দ্বাৰা অনুভৱ কৰিব পাৰোঁ। ৰেডিঅ'ত সম্প্ৰচাৰ হোৱা বিভিন্ন ধৰণৰ কথা বাৰ্তা, আলোচনাৰ দ্বাৰা বহুলভাৱে বিভিন্ন ধৰণৰ তথ্য পাতি আহৰণ কৰিব পৰা যায়। গণমাধ্যমৰ বিভিন্ন প্ৰকাৰৰ মাজত ৰেডিঅ'ৰ স্থান সুকীয়া। ৰেডিঅ' মানুহৰ বন্ধুৰ দৰে হৈ পৰে কেতিয়াবা। অকলশৰীয়া সময়ত বন্ধুৰ দৰে আশ্ৰয় দিয়ে ৰেডিঅ'ই। ৰেডিঅ' আৰু মানুহৰ সম্পৰ্ক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি যেন। আজিও ৰেডিঅ'ই বহু প্ৰিয় অনুষ্ঠানক মনত পেলাই দিয়ে। ৰেডিঅ'ৰ লগত মানুহৰ এক আত্মিক সম্পৰ্ক আছে, যি সম্পৰ্ক মনৰ। বৰ্তমান যুগত বিলাসিকতাৰ প্ৰকোপ বাঢ়িছে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত ৰেডিঅ'ৰ প্ৰাসংগিকতা আজিও আছে। শৈশৱৰ সময়ত চিনাকি হোৱা সেই ৰেডিঅ'ই আজিও আমাৰ জীৱনত যথেষ্ট পৰিমাণে খলকনি তুলিছে। ৰেডিঅ' অকল বাতৰিতে সীমাবদ্ধ নহয়, ভিন ভিন আলোচনা, কবিতা, গল্প, চিনেমা, গান, জীৱনৰ কথা, সপোনৰ কথা, সাহিত্য ক্ষেত্ৰৰ কথা, সামাজিক, অৰ্থনৈতিক, মানৱাধিকাৰ, পৰিৱেশ সম্পৰ্কীয় আদি বিভিন্ন ধৰণৰ তথ্যসমূহ আহৰণ কৰি সুন্দৰকৈ ৰেডিঅ'ত প্ৰচাৰ কৰা হয়। আচলতে ৰেডিঅ' বুলি মানুহৰ মাজত সদায় এটা ইতিবাচক সঁহাৰি পোৱা যায়। ৰেডিঅ' আমাৰ বাবে সমাজক জানিব পৰা এক অপৰিহাৰ্য অংগ। ৰেডিঅ'ৰ ভূমিকা তাহানিৰ সময়তো আছিল আৰু আজিও আছে, কিন্তু এই ধাৰা বজাই ৰখাৰ দায়িত্ব আমাৰ যুৱ প্ৰজন্মৰ। আজিকালি প্ৰায়ে দেখা পাওঁ যুৱ প্ৰজন্মৰ মাজত এক বিশেষ স্বীকৃতি লাভ কৰিছে ৰেডিঅ'ই। আচলতে এই ধাৰা চিৰদিন প্ৰবাহিত হৈ থাকিব যদিহে আমি যুৱ প্ৰজন্মই আন এটা প্ৰজন্মলৈ, অৰ্থাৎ আমাৰ অনুজসকললৈ, এই ৰেডিঅ' বাৰ্তা আলোচনাৰ এটা নতুন দিশ দেখুৱাই দিব পাৰোঁ। শ্ৰৱণ মাধ্যম হিচাপে ৰেডিঅ'ৰ উপকাৰিতা, প্ৰয়োজনীয়তা আধুনিক সমাজখনত যথেষ্ট আছে, আৰু নিজে বিচাৰি আনকো সেই প্ৰয়োজনীয়তাৰ বিষয়ে ক'ব লাগিব। আমাৰ জীৱনৰ প্ৰতিটো ঘটনা, জীৱন বিষয়ক হাজাৰ হাজাৰ কথা ৰেডিঅ'ৰ মাধ্যমেৰে জানিবলৈ সক্ষম হওঁ। ৰেডিঅ' অকল মনোৰঞ্জনৰ মাধ্যম নহয়, ৰেডিঅ'ৰ দ্বাৰা মানুহ একত্ৰিত হয়, শিক্ষাৰ মানদণ্ড বাঢ়ে, শিক্ষা বিষয়ক আলোচনাৰ দ্বাৰা আমাৰ জ্ঞানৰ ভাণ্ডাৰ চহকী হয়, নজনা বহু তথ্য এই ৰেডিঅ'ৰ পৰা পাব পাৰোঁ। আজিকালি মানুহৰ সময়ৰ লগে লগে ব্যস্ততা বাঢ়ি গৈ আছে, তাৰ বাবে বৰ্তমান সময়ত ঘটি থকা বিভিন্ন ধৰণৰ তথ্য পাতিৰ আহৰণ কৰাত অসুবিধা পাইছে। 1895 চনত ইটালী দেশৰ বিজ্ঞানী মাৰ্কনিয়ে ৰেডিঅ' আৱিষ্কাৰ কৰিছিল। সেই সময়ৰ পৰা আজিৰ সময়লৈ ৰেডিঅ' এক অপৰিহাৰ্য মাধ্যম হৈ পৰিছে মানৱ জাতিৰ। ৰেডিঅ'ৰ স্বকীয়তা, গুৰুত্ব, প্ৰয়োজনীয়তা চিৰপ্ৰবাহিত কৰি ৰাখিবলৈ 13 ফেব্ৰুৱাৰীত সমগ্ৰ বিশ্বতে বিশ্ব ৰেডিঅ' দিৱস পালন কৰা হয়, অৰ্থাৎ সেইদিনা ৱৰ্ল্ড ৰেডিঅ' ডে। 2011 চনৰ পৰাই 13 ফেব্ৰুৱাৰীৰ দিনটো বিশ্ব ৰেডিঅ' দিৱস হিচাপে পালন কৰা হয়। গতিকে ৰেডিঅ' আৰু আমাৰ জীৱন প্ৰবাহৰ গতি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল, বৰ্তমানো আছে আৰু ভৱিষ্যতেও থাকিব। আকাশবাণীৰ যিটো লগো আছে, অৰ্থাৎ আকাশবাণী কেন্দ্ৰৰ মূল উদ্দেশ্যই হ'ল হিত সাধন আৰু আনন্দ তথা সুখ প্ৰদান। সংস্কৃতৰ এই সূত্ৰ এইদৰে লিখা আছে, বহুজন হিতায় বহুজন সুখায়, যাৰ অৰ্থ বহু মানুহৰ হিত অৰ্থাৎ উপকাৰ সাধন কৰা আৰু বহু মানুহক সুখ অৰ্থাৎ প্ৰীতি আনন্দ প্ৰদান কৰা। এই সূত্ৰ তাৎপৰ্যপূৰ্ণ আৰু অৰ্থগম্ভীৰ। তথ্য অনুসৰি গৌতম বুদ্ধই খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত তেওঁৰ শিষ্যসকলক সাধাৰণ মানুহৰ কল্যাণ আৰু সুখৰ বাবে কাম কৰিবলৈ পৰামৰ্শ দিছিল। আন বহু লোকেও এই সূত্ৰ অনুসৰি কাম কৰিবলৈ পৰামৰ্শ দিছে। এই সূত্ৰটোৱেই হ'ল আকাশবাণীৰ মূল মন্ত্ৰ। গতিকে আমি ৰেডিঅ'ৰ যি ধাৰা, সেই ধাৰাৰ প্ৰাসংগিকতা আমাৰ মানৱ জীৱনৰ লগত জড়িত হৈ আছে, এই কথা আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। ৰেডিঅ' আৰু মানুহৰ মাজৰ যি আত্মিক সম্পৰ্ক, সেয়া আমি স্বীকাৰ কৰিবই লাগিব, আৰু ভৱিষ্যতেও যাতে এই ধাৰা চিৰদিনলৈ বিৰাজমান হৈ থাকে তাৰ বাবে ৰেডিঅ' সম্বন্ধীয় অনুষ্ঠানৰ বাৰ্তাবোৰ আগুৱাই নিবই লাগিব।
1: জেউতি পাঠকৰ কথিকা ৰেডিঅ' আৰু আমাৰ জীৱন শুনিলে, কথিকাটি পাঠ কৰিলে স্নেহা পাঠকে।

0: परिहारार्थं परामर्शः प्रदत्तः। यद्यपि कर्णाटक तटेषु मत्स्यग्रहणार्थं तादृशः कश्चन प्रतिबन्धः एतावता नैव उपस्थापितः। आईपीएल क्रिकेट स्पर्धा मालिकायां अद्य राजस्थान रॉयल्स दलं गुजरात टाइटन्स दलेन सह क्रीडिष्यति। भारतीय समयानुसारेण इयं स्पर्धा तावत् सायं सार्ध सप्तवादने जयपुर नगरे आरप्स्यते। अवधेयं यत् अंकतालिकायां राजस्थान दलं चतुर्थे गुजरात दलं च पंचमे स्थाने स्तः। इति वार्ताः।
1: বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো ইন্দ্ৰাণী তালুকদাৰৰ কণ্ঠৰ আধুনিক গীত।

প্ৰিয় শ্ৰোতা, এইখিনিতেই জনাবলৈ লৈছো অনুষ্ঠান সম্পৰ্কীয় এটি আগতীয়া ঘোষণা। কাইলৈ সন্ধিয়া 7:20ৰ পৰা প্ৰচাৰ হ'বলগীয়া হিপ হিপ হুৰে অনুষ্ঠানত ভাগ ল'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে। অনুষ্ঠানটি আঁতৰিব কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: অনুৰাগ মোৰ গীত,
3: আলাপ অনুৰাগ,
2: আভৰণ মোৰ সুৰৰ মোৰ কণা।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ।
2: অনুভূতি মোৰ তীত ৰহণীয়া।
3: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই

0: বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ ঘোষণা, অসমৰ 3খন গাঁও পঞ্চায়তৰ বিভিন্ন শিতানত বঁটা লাভ, ৰাজ্যত তৃতীয়বাৰৰ বাবে এন ডি এৰ চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি, কাইলৈ বিধায়িনী দলৰ নেতা বাছনি, পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ, অহা 5 জুলাইত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় চৰকাৰে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ ঘোষণা কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ 42খন পঞ্চায়তক এই সন্মানৰ বাবে বাছনি কৰা হৈছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ লাভ কৰিছে। একেদৰে নগাঁৱৰ জুমৰপুৰ গাঁও পঞ্চায়তে স্বচ্ছ আৰু সেউজ পঞ্চায়তৰ সন্মান লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰীজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। কৰ্ণাটকে সৰ্বাধিক 6টা বঁটা লাভ কৰিছে। ইয়াৰ পাছতে অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাই 5টাকৈ বঁটা লাভ কৰিছে। অহা 3 জুনত নতুন দিল্লীত হ'বলগীয়া অনুষ্ঠানত এই বঁটাসমূহ বিতৰণ কৰা হ'ব। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত কাইলৈ দিনৰ 10 বজাত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়ব সিং ছাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। ইয়াৰ পাছত দিনৰ 11 বজাত একেটা স্থানত এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত এন ডি এৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। পাছত এন ডি এৰ বিধায়িনী দলে দুপৰীয়া ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিব আৰু চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব। নতুন চৰকাৰে অহা 12 মে'ত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। উল্লেখযোগ্য যে খানাপাৰাত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত বিজেপিয়ে 1 লাখ লোকক সমবেত কৰোৱাৰ লক্ষ্য লৈছে। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা লোৱা হৈছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নিল পাল আৰু যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই আজি এখন সংবাদমেলত এই নিৰ্দেশনাসমূহৰ বিষয়ে সদৰি কৰে। এই অনুসৰি 12 মে'ৰ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ ৰখা হ'ব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমানবন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিছ লেনৰ লগতে বতাঘুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ ৰাস্তাৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰু সজাই, বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব। যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই যান বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বিষয়ে এইদৰে কয়।
2: অলৰেডি আমি যিটো ৰুলছ এণ্ড ৰেগুলেশ্যন কৰিছোঁ সেইটো ৰাতিপুৱা 9টা বজাৰ পৰা দুপৰীয়া 2টা বজালৈকে। এই ক্ষেত্ৰত প্ৰথমটো হ'ব যিটো NH-27 আছে, সকলো ধৰণৰ ডাঙৰ গাড়ী, যিবিলাক মাল কঢ়িওৱা গাড়ী থাকে, বিশেষকৈ ট্ৰাক, ডাম্পাৰ, JCB, হাইড্ৰা, এই কোনো ধৰণৰ গাড়ীখিনি চলাচল আমি NH-27 আৰু NH-17 আমি হ'ব নিদিম।
1: বৰলিত পিপলছ ফ্ৰণ্ট চমুকৈ BPFৰ উদ্যোগত আজি কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত বিজয় উৎসৱ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত দলটোৰ 4গৰাকী নৱনিৰ্বাচিত বিধায়ক ক্ৰমে কোকৰাঝাৰ সমষ্টিৰ চিউলি মহিলাৰী, বাওখুংৰীৰ ৰূপম ৰয়, গোসাইগাঁৱৰ শোভাৰাম বসুমতাৰী আৰু দতমাৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত BTCৰ মুৰববী তথা BPFৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৰাইজৰ আস্থাত কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে সমস্যাসমূহ পৰ্যায়ক্ৰমে সমাধান কৰা হ'ব বুলি উল্লেখ কৰে।
3: ৰাইজে বিৰাট বিশ্বাস কৰিছে আমাৰ ওপৰত, বহুত ধৰণৰ সমস্যাৰ কথা কৈছে, সেইবিলাক সমস্যাটো মুঠতে আমি সমাধান কৰিম। শপত গ্ৰহণ 12 তাৰিখত হ'ব। প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়া, হোম মিনিষ্টাৰ আহিব বুলি আমাক জনাইছে, আমিও থাকিম। মন্ত্ৰী বিচাৰাটো চবেই বিচাৰিব পাৰে, এইটো অধিকাৰ, কিন্তু আমাৰ দলৰ পৰা

0: সন্তুষ্ট হয়েছে, মন্ত্রী বার্গেনিং হয়, এক নম্বর বিদেশিত প্রায়োরিটি আমাক কাম করবলৈ সুবিধা আমি পাব লাগে, দিসপুরের পরা দিল্লির পরা বাজেট বরাব লাগে, এটাই ইয়ার পিছত মন্ত্রী দিয়ে না নেদে দিসপুরের পরা।
1: আপনাদের সন্ধিয়ার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
2: পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আন পাঁচগৰাকী কেবিনেট মন্ত্ৰীয়েও শপত লয়। ৰাজ্যপাল আৰ এন ৰবিয়ে তেওঁলোকক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। আজি শপত লোৱা আন মন্ত্ৰীকেইগৰাকী হ'ল দিলীপ ঘোষ, অগ্নিমিত্ৰ পাল, অশোক কীৰ্তনীয়া, নিশীথ প্ৰামাণিক আৰু ক্ষুদিৰাম টুডু। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে ডঃ হিমন্ত বিশ্ব শৰ্মাসহ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে। শপতগ্ৰহণস্থলী ব্ৰিগেড গ্ৰাউণ্ডত উপস্থিত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এটা ৰোড শ্বতো অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে শুভেন্দু অধিকাৰীক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে কয় যে শ্ৰী অধিকাৰীয়ে জনসাধাৰণৰ সৈতে সংযুক্ত নেতা হিচাপে নিজৰ ছাপ ৰাখিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে মুখ্যমন্ত্ৰীগৰাকীক সফল ভৱিষ্যতৰ শুভকামনা জনায়। দেশজুৰি আজি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হয়। ইয়াৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি লোক আদালত অনুষ্ঠিত হয়। এই লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজসংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তি কৰা হয়। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো সমাধান কৰা হয়। বিশ্বনাথ জিলাত আজি লোক আদালতৰ জৰিয়তে 1126টা প্ৰাক মোকৰ্দমা আৰু 261টা গোচৰ নিষ্পত্তি কৰা হয়। ধেমাজিত আজি জিলা আদালত চৌহদত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালতত মুঠ 430টা গোচৰ মীমাংসা কৰা হয়। ইয়াৰ ভিতৰত যান বাহন, বেংকৰ ঋণ আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অনাদায় মাচুল সম্পৰ্কীয় গোচৰ আছে। হাটশিঙিমাৰীত লোক আদালতৰ মাধ্যমেৰে জিলাখনৰ 485টা অমীমাংসিত গোচৰৰ ভিতৰত 71টা আজি নিষ্পত্তি কৰা হয়। ইয়াৰ উপৰি বেংকৰ ঋণ সংক্ৰান্তীয় 90টা গোচৰৰ ভিতৰত 47টা আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ 175টা গোচৰৰ ভিতৰত 17টা গোচৰ মীমাংসা কৰা হয়। জিলাখনত এইবাৰ লোক আদালতৰ জৰিয়তে 22,18,000ৰো অধিক টকা সংগ্ৰহ কৰা হৈছে বুলি আইন সেৱা প্ৰাধিকাৰীৰ উচ্চবৰ্গৰ সহায়ক মেবুল ইছলাম খিলজীয়ে জানিবলৈ দিয়ে।
3: গোটেই ভাৰতবৰ্ষৰ লগত সংগতি ৰাখি অসমৰ দক্ষিণ হালমৰা মানকাছৰ জিলাতো আজি বছৰৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হৈছে। এইবেলি আমাৰ টোটেল কেচেছ টেকেন আপ আছিলে 485, তাৰে ভিতৰত আমাৰ নিষ্পত্তি হৈছে 71 কেচেছ, তাৰে ভিতৰত আমাৰ বেংক ৰিকভাৰী কেচেছ টেকেন আপ আছিলে 190, আউট অফ হুইচ আমাৰ 47টা কেচেছ নিষ্পত্তি হৈছে আৰু ছেটেলমেণ্ট এমাউণ্ট হৈছে 8,86,752। এ পি ডি চিলৰ টোটেল কেচেছ টেকেন আপ আছিলে 175 আৰু নিষ্পত্তি হৈছে 17টা আৰু ছেটেলমেণ্ট এমাউণ্ট 2,27,352। আমাৰ মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰাইবুনেল এম এছ চি টি কেচেছ টেকেন আপ আছিলে 15টা, তাৰে ভিতৰত নিষ্পত্তি হৈছে 2খন আৰু ছেটেলমেণ্ট এমাউণ্ট হৈছে আমাৰ 11,02,000 আৰু ইন টোটেল আমাৰ 485খন কেচেছ টেকেন আপ আছিলে, নিষ্পত্তি হৈছে আমাৰ 71টা আৰু ইন টোটেল আমাৰ ছেটেলমেণ্ট এমাউণ্ট হৈছে 22,18,104।
2: একেদৰে বৰপেটা জিলাত লোক আদালতৰ 495টা গোচৰ নিষ্পত্তি কৰা হয় আৰু ইয়াৰ জৰিয়তে 1,52,70,000ৰো অধিক টকা সংগ্ৰহ কৰা হয়। জিলাখনত বেংকৰ ঋণ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অনাদায় মাচুল সম্পৰ্কীয় 427টা গোচৰৰো মীমাংসা কৰা হয়। ইয়াৰ উপৰি আদালতৰ 68টা গোচৰ নিষ্পত্তি কৰা হয়। দৰং, নলবাৰী, লখিমপুৰ আৰু কাৰ্বি আংলং জিলাতো লোক আদালতৰ জৰিয়তে আজি ভালেসংখ্যক গোচৰ নিষ্পত্তি কৰা হয়। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মহঘুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি দ্বিতীয়টো দিন। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতিৰ মহামিলনৰ এই বিহুতলিত আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতি প্ৰসাদ শইকীয়াই ভূপেন হাজৰিকা আৰু বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। প্ৰতিমূৰ্তি উন্মোচন কৰি ৰাজা বৰুৱাই এইদৰে মনোভাৱ ব্যক্ত কৰে।
4: জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো থাকি যাব, যুগ যুগ ধৰি প্ৰজন্ম প্ৰজন্মই দেখি থাকিব আৰু লগতে জুবিন গাৰ্গৰ যিখিনি কৰ্ম আছে সেইখিনি গৱেষণা হোৱা দৰকাৰ। সমগ্ৰ অসমৰ ৰাইজে জনা উচিত জুবিন গাৰ্গে কি কৰিছিলে। এতিয়া আমি কৈ আছো, বিভিন্ন মানুহ এজনে কৈ আছে, আচলতে জুবিন গাৰ্গ কি আছিলে, অকল গান গোৱা শিল্পী আছিলে নে? গতিকে মই সেইটোৱেই বিচাৰিম, জুবিন গাৰ্গক লৈ গৱেষণা হওক, জুবিন গাৰ্গৰ কৰ্মৰাজি গৱেষণা হওক।
2: অনন্য আৰু স্বকীয় বৈশিষ্টৰে মহিমামণ্ডিত এই ফাট বিহু এইবেলি কালিৰে পৰা তিনিদিনীয়া কাৰ্য

0: কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাইলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভাৰে ফাট বিহু কাৰ্যসূচীৰ অন্ত পৰিব। সামৰণি অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। অসম লোকসেৱা আয়োগে অহা 5 জুলাইত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত আয়োগে আজি জাৰি কৰা অধিসূচনা অনুসৰি এই প্ৰাৰম্ভিক পৰীক্ষা ৰাজ্যৰ 35খন জিলাৰ জিলা সদৰত অনুষ্ঠিত হ'ব। পৰীক্ষাৰ সময়সূচী অনুসৰি পুৱা 10 বজাৰ পৰা 12 বজালৈ সাধাৰণ অধ্যয়ন প্ৰথম, বিয়লি 2 বজাৰ পৰা 4 বজালৈ সাধাৰণ অধ্যয়ন দ্বিতীয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। অধিসূচনাখনত আবেদনকাৰীৰ প্ৰাৰ্থীৰ তালিকা অহা 8 জুনৰ পৰা 15 জুনলৈ আয়োগৰ ৱেবছাইট www.apsc.nic.in উপলব্ধ হ'ব বুলি কোৱা হৈছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
1: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদত আজি প্ৰয়াত জুৰী দেৱীৰ সোঁৱৰণত পৰাণত আজি তুমি শীৰ্ষক এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত যোৱা 11 এপ্ৰিলত দেহাৱসান ঘটা আকাশবাণী গুৱাহাটী আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ ঘোষিকা, অভিনেত্ৰী, কণ্ঠশিল্পী জুৰী দেৱীৰ সোঁৱৰণত আকাশবাণী গুৱাহাটীৰ সতীৰ্থসকলে প্ৰয়াত সহকৰ্মীগৰাকীক স্মৰণ কৰি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰে। জুৰী দেৱীৰ নামত উৎসৰ্গা কৰা আকাশবাণী গুৱাহাটীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দনৰ এই সংখ্যাটি আজি কেন্দ্ৰটোৰ উপ সঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়ো আৰু অনুষ্ঠান শাখাৰ সহকাৰী সঞ্চালক কাৰ্তিক সূত্ৰধাৰে উন্মোচন কৰে। কৰবি হাজৰিকা আৰু দুৰ্লভ কাথাৰৰ বৰগীতেৰে আৰম্ভ হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰবীন চন্দ্ৰ বড়ো, কাৰ্তিক সূত্ৰধাৰ, কেন্দ্ৰৰ প্ৰাক্তন অনুষ্ঠান মুৰববী দিলীপ দাস, প্ৰাক্তন ঘোষক অৱনী বৰা, পদ্ম গগৈ, প্ৰাক্তন অনুষ্ঠান কাৰ্যবাহী চন্দ্ৰিমা শৰ্মা, জুৰী দেৱীৰ স্বামী দিগন্ত খাউন, ভগ্নী অভিনেত্ৰী জোনালী দেৱীৰ উপৰি আকাশবাণীৰ বৰ্তমানৰ আৰু প্ৰাক্তন কেইবাগৰাকী সদস্যই মনৰ ভাৱ প্ৰকাশ কৰে। অনুষ্ঠানত জুৰী দেৱীৰ কণ্ঠত পূৰ্বে বাণীবদ্ধ দুটি লোকগীত বজাই শুনোৱা হয়। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়। ধুবুৰী, গৌৰীপুৰ, চাপতগ্ৰাম, বিলাচীপাৰা, চাপৰকে ধৰি বিভিন্ন স্থানত দিনজোৰা কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তীৰ কাৰ্যসূচী অনুষ্ঠিত হয়। একেদৰে গোৱালপাৰা জিলাৰ বিভিন্ন স্থানতো আজি কবিগুৰুৰ জয়ন্তী পালন কৰা হয়। জিলাখনৰ দুধনৈৰ জনমন্দিৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হৈছে। আজি পুৱা পতাকা উত্তোলন, কবিগুৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলনৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দৰংগিৰিতো দুদিনীয়া কাৰ্যসূচীৰে কবিগুৰুৰ জয়ন্তী পালন কৰা হৈছে। গোৱালপাৰা চহৰৰ 2 নম্বৰ কলনী আৰু হৰিসভাতো ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হয়। জয়ন্তীৰ সৈতে সংগতি ৰাখি প্ৰভাত ফেৰী, কবিগুৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন, কবিগুৰুৰ কবিতাপাঠ, গীত নৃত্য আদি পৰিৱেশন কৰা হয়। বৰপেটা ৰোডত আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্ব কবিগৰাকীৰ জয়ন্তী পালন কৰা হয়। ৰবীন্দ্ৰনাথ ঠাকুৰ স্মৃতি মঞ্চৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত কবিগুৰুগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, কবিগুৰুৰ দ্বাৰা ৰচিত কবিতা আবৃত্তি আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্মৃতিচাৰণ সভাৰো আয়োজন কৰা হয়। সভাত সৰভোগ ভৱানীপুৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰঞ্জিত কুমাৰ দাসে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে। বৰাক উপত্যকাতো আজি ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। 143 ৰাণৰ বিজয় লক্ষ্যৰে খেলি কলকাতা নাইট ৰাইডাৰ্ছে 14 অভাৰ আৰু 2টা বলত 2টা উইকেট হেৰুৱাই 147 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বজাত শুনিবলৈ পাব নতুন চৰকাৰৰ অগ্ৰাধিকাৰ শীৰ্ষক এটা আলোচনা। আলোচনাত অংশগ্ৰহণ কৰিব বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক ৰঞ্জন লাল শৰ্মাই। যোৰহাট জিলাৰ তিতাবৰ বৰহাট জামাত নিবাসী ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক আলহাজ আনোৱাৰ হুছেইনৰ আজি দেহাৱসান ঘটে। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ ঘোষণা। অসমৰ 3খন গাঁও পঞ্চায়তৰ বিভিন্ন শিতানত বঁটা লাভ। ৰাজ্যত তৃতীয়বাৰৰ বাবে NDAৰ চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি। কাইলৈ বিধায়িনী দলৰ নেতা বাছনি। পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ। অহা 5 জুলাইত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ।
2: এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: of this news bulletin.
1: Ea Akahbani. বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, পশ্চিমবংগৰ বিজেপি বিধায়িনী দলৰ নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চৰকাৰে 2025 চনৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে। ওড়িশাৰ ডঃ এপিজে আব্দুল কালাম দ্বীপৰ পৰা কালি MIRV প্ৰযুক্তি সম্বলিত শেহতীয়া অগ্নি ক্ষেপণাস্ত্ৰৰ সফল অনুশীলন সম্পন্ন কৰা হয়। আৰ্চাৰী বিশ্বকাপ 2026 দ্বিতীয় পৰ্যায়ৰ পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড শিতানত সাহিল যাদৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কিছু সময়ৰ পাছতে ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পশ্চিমবংগৰ বিজেপি বিধায়িনী গোটৰ নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আন 5গৰাকী কেবিনেট মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে। পশ্চিমবংগৰ ৰাজ্যপাল RN ৰবিয়ে তেওঁলোকক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। আজি শপত লোৱা আন মন্ত্ৰীকেইগৰাকী হ'ল দিলীপ ঘোষ, অগ্নিমিত্ৰা পাল, অশোক কীৰ্তনীয়া, নিশীথ প্ৰামাণিক আৰু ক্ষুদিৰাম টুডু। আজি আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। শপতগ্ৰহণস্থলী ব্ৰিগেড গ্ৰাউণ্ডত উপস্থিত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এটা ৰোড শ্বতো অংশগ্ৰহণ কৰে। নাগালেণ্ডৰ নেফিউ ৰিঅ'ই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা শুভেন্দু অধিকাৰীক অভিনন্দন জনাইছে। শ্ৰীৰিঅ'ই লগতে শুভেন্দু অধিকাৰী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলক সফল কাৰ্যকালৰ বাবে শুভকামনা জনায়। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত কলকাতাত কালি অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত শুভেন্দু অধিকাৰীক বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াৰ পাছত শ্ৰী অধিকাৰীয়ে পশ্চিমবংগৰ ৰাজ্যপাল RN ৰবিক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন প্ৰথমখন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। শপতগ্ৰহণ অনুষ্ঠানৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ যোগেদিও পশ্চিমবংগৰ নৱতম মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক অভিনন্দন জ্ঞাপন কৰে। শ্ৰীমোদীয়ে কয় যে জনগণৰ সৈতে গভীৰভাৱে সম্পৃক্ত হৈ থাকি তেওঁলোকৰ সুখ দুখৰ সততে উমান লৈ থকা নেতাৰূপে শ্ৰীঅধিকাৰীয়ে ইতিমধ্যে প্ৰজ্বল নিদৰ্শন দাঙি ধৰিছে। তেওঁৰ নেতৃত্বত নতুন চৰকাৰখনে পশ্চিমবংগক সুজলা সুফলা ভৱিষ্যতলৈ আগুৱাই লৈ যাব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে আজি শপতগ্ৰহণ কৰা 5গৰাকী কেবিনেট মন্ত্ৰীলৈও অভিনন্দন জ্ঞাপন কৰি তেওঁলোকক তৃণমূল পৰ্যায়ত অবিৰত অবিচল প্ৰচেষ্টাৰে কাম কৰি যাবলৈ আহান জনায়। চৰকাৰে 2025 চনৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে। এই সন্মানৰ বাবে দেশজুৰি 42খন পঞ্চায়তক বাছনি কৰা হৈছে। পঞ্চায়ত ৰাজ মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি অহা 3 জুনত নতুন দিল্লীত বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰে যে 6খন নিৰ্বাচিত পঞ্চায়তৰ সৈতে কৰ্ণাটক শ্ৰেষ্ঠ বিবেচিত হোৱাৰ লগতে 5খনকৈ নিৰ্বাচিত পঞ্চায়তৰ সৈতে অন্ধ্ৰপ্ৰদেশে দ্বিতীয় আৰু ওড়িশাই তৃতীয় স্থান দখল কৰিছে। উল্লেখযোগ্য যে দীনদয়াল উপাধ্যায় পঞ্চায়ত স্থায়ী বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত স্থায়ী বিকাশ পুৰস্কাৰ শীৰ্ষক দুটা শিতানত এই বঁটাসমূহ আগবঢ়োৱা হয়। দীনদয়াল উপাধ্যায় বঁটাৰ জৰিয়তে দৰিদ্ৰতা মুক্ত জীৱিকা, স্বাস্থ্য, খোৱাপানী যোগান, অনাময়, মহিলাৰ বাবে ইতিবাচক পৰিৱেশ থকা প্ৰশাসন ব্যৱস্থা আৰু সামাজিক ন্যায়কে ধৰি স্থায়ী উন্নয়নৰ লক্ষ্যৰ সৈতে সম্পৰ্কিত বিষয়সমূহৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অগ্ৰগতিৰ ওপৰত ভিত্তি কৰি পঞ্চায়তসমূহক পুৰস্কৃত কৰা হয়। 17খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 34খন গাঁও পঞ্চায়তত এই শিতানত বাছনি কৰা হৈছে। আনহাতে নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত স্থায়ী বিকাশ পুৰস্কাৰৰ জৰিয়তে জিলা, খণ্ড তথা গাঁও পৰ্যায়ত উৎকৃষ্ট প্ৰদৰ্শন কৰা পঞ্চায়তসমূহক পুৰস্কৃত কৰা হ'ব। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত স্থায়ী বিকাশ পুৰস্কাৰ লাভ কৰিছে। একেদৰে নগাঁৱৰ জুমৰমুৰ গাঁও পঞ্চায়তে স্বচ্ছ আৰু সেউজ পঞ্চায়তৰ সন্মান লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰিজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে শিতান তথা পৰ্যায়ভিত্তিত নিৰ্বাচিত পঞ্চায়তসমূহে 50 লাখৰ পৰা আৰম্ভ কৰি 5 কোটি টকালৈকে উদগনিমূলক ধন লাভ কৰিব। ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযানৰ পঞ্চায়ত উদগনি আঁচনিৰ অধীনত এই বঁটাসমূহ আগবঢ়োৱা হৈছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে গ্ৰাম্য ভাৰতৰ স্থায়ী তথা সৰ্বাত্মক বিকাশ সংবৰ্ধনৰ উদ্দেশ্যে উৎকৃষ্ট প্ৰদৰ্শন কৰা

0: পঞ্চায়তসমূহৰ কাম কাজক স্বীকৃতি দিয়াৰ লগতে উদগনি যোগোৱাৰ উদ্দেশ্যে বাৰ্ষিক এই ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ আগবঢ়ায়। চি জোচেফ বিজয়ৰ নেতৃত্বত টিভিকে দলে তামিলনাডুত নতুন চৰকাৰ গঠনৰ বাবে 120গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰা বুলি দাবী উত্থাপন কৰিছে। উল্লেখযোগ্য যে 234গৰাকী সদস্যৰে গঠিত তামিলনাডু বিধানসভাত নতুন চৰকাৰ গঠনৰ বাবে 118গৰাকী বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। সদ্যঘোষিত তামিলনাডু বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি টিভিকে দলে 108খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। টিভিকে দলৰ নেতা আধৱ অৰ্জুনে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে কংগ্ৰেছ, চিপিআইএম, ভিচিকে আৰু IUML দলৰ মুঠ 13গৰাকী বিধায়কে সমৰ্থন প্ৰদান কৰাৰ লগে লগে টিভিকে দলৰ চৰকাৰ গঠনৰ পথ প্ৰশস্ত হৈ উঠিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে হাম্পটন স্কাই ৰিয়েলিটি লিমিটেডৰ সৈতে জড়িত এটা ধন আত্মসাত গোচৰ সম্পৰ্কত পঞ্জাব মন্ত্ৰীসভাৰ মন্ত্ৰী সঞ্জীৱ আৰোৰাক গ্ৰেপ্তাৰ কৰিছে। এই সন্দৰ্ভত সঞ্চালকালয়ে দিল্লী, গুৰুগ্ৰাম আৰু চণ্ডীগড়ৰ 5টা স্থানত ইতিপূৰ্বে তালাচী চলাইছে। ধন আত্মসাত প্ৰতিৰোধী আইন PMLA 2002 ফৌজদাৰী অংশৰ অধীনত এই গোচৰ ৰুজু কৰা হৈছে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। ওড়িশাৰ ডঃ APJ আব্দুল কালাম দ্বীপৰ পৰা কালি MIRV প্ৰযুক্তি সম্বলিত শেহতীয়া অগ্নি ক্ষেপণাস্ত্ৰৰ সফল অনুশীলন সম্পন্ন কৰা হয়। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে ভাৰত মহাসাগৰৰ বৃহৎ ভৌগোলিক অঞ্চলত লক্ষ্য কৰি লোৱা এই বিভিন্ন স্থানত এই ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰা হয়। মন্ত্ৰালয়ে লগতে উল্লেখ কৰে যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে MIRV প্ৰযুক্তি সম্বলিত অগ্নি মিছাইলৰ সফল প্ৰশিক্ষণত ভাৰতীয় সেনা, DRDO তথা প্ৰতিৰক্ষা খণ্ডৰ কাম কাজৰ শলাগ লয়। শ্ৰীসিঙে কয় যে বাঢ়ি অহা প্ৰত্যাহ্বানজনক পৰিৱেশৰ বিপৰীতে দেশৰ প্ৰতিৰক্ষা খণ্ডৰ প্ৰস্তুতি প্ৰতিফলিত হোৱাৰ ক্ষেত্ৰত এই পদক্ষেপ উল্লেখযোগ্য হিচাপে পৰিগণিত হৈছে। দেশৰ বিভিন্ন অংশত আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী পালন কৰা হৈছে। এই উপলক্ষে পশ্চিমবংগৰ শান্তি নিকেতন, বিশ্বভাৰতী বিশ্ববিদ্যালয়সহ বিভিন্ন স্থানত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শান্তি নিকেতনত পুৱা 5 বজাতে বৈতালিক গীতেৰে পৰম্পৰাগত ৰীতি নীতিৰে ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰম্ভ কৰা হয়। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জয়ন্তী উপলক্ষে কবিগুৰুলৈ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে কবিগুৰুৰ অৱদান সাহিত্য জগতৰ পৰিধিতকৈ অধিক ব্যাপক আছিল। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰক এগৰাকী অগ্ৰণী চিন্তাবিদ, শিল্পী আৰু শিক্ষাবিদৰূপে অভিহিত কৰে। তেওঁ লগতে কবিগুৰুৰ কৰ্মৰাজিৰ মাজেৰে দেশৰ চহকী সভ্যতা আৰু মানৱতাৰ দৰে সাৰ্বজনীন প্ৰমূল্যৰাজিৰ প্ৰতিফলন ঘটে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক এগৰাকী লেখক, চিন্তাবিদ আৰু অসাধাৰণ প্ৰতিভাৰ কবি বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ কৰ্মৰাজিৰ মাজেৰে মানৱতাৰ গভীৰ আৱেগ আৰু মহান অৱধাৰণাৰ অভিব্যক্তি প্ৰকাশ পাইছে। ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ ৰবীন্দ্ৰ কাননতো আজি ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। কাইলৈ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ পাছত অহা 12 মে'ত নতুন চৰকাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। চীনৰ ছাংহাইত চলি থকা আৰ্চাৰী বিশ্বকাপ 2026 দ্বিতীয় পৰ্যায়ৰ পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড শিতানত সাহিল যাদৱে আজি ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। মহাৰাষ্ট্ৰৰ 25 বছৰীয়া আৰ্চাৰগৰাকীয়ে ডেনমাৰ্কৰ প্ৰবীণ আৰ্চাৰ মাৰ্টিন ডামছবোক ব্ৰঞ্জৰ পদক নিৰ্ণায়ক খেলখনত 147-144 পইণ্টত পৰাস্ত কৰি এইবাৰৰ প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰে। দেওবাৰলৈকে চলিবলগীয়া প্ৰতিযোগিতাত দেশে আৰু 2টা শিতানত পদক লাভ কৰাৰ আশা আছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কিছু সময়ৰ পাছত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। টছত জিকি ৰাজস্থান ৰয়েলছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে। পশ্চিমবংগৰ বিজেপি বিধায়িনী গোটৰ নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চৰকাৰে 2025 চনৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে। ওড়িশাৰ ডঃ APJ আব্দুল কালাম দ্বীপৰ পৰা কালি MIRV প্ৰযুক্তি সম্বলিত শেহতীয়া অগ্নি ক্ষেপণাস্ত্ৰৰ সফল অনুশীলন সম্পন্ন কৰা হয়। আৰ্চাৰী বিশ্বকাপ 2026 দ্বিতীয় পৰ্যায়ৰ পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড শিতানত সাহিল যাদৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কিছু সময়ৰ পাছতে ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বাতৰি পাছতে উভতি আহিছো যুৱবাণী অনুষ্ঠানৰ মাজলৈ। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। ষ্টুডিঅ'ত মই ভাৰ্গৱ কলিতা। প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰিছো যুৱ কৰ্মশালা অনুষ্ঠানটি। অনুষ্ঠানটিৰ আজিৰ বিষয় ৰবীন্দ্ৰ সংগীত। সমল ব্যক্তি হিচাপে অনুষ্ঠানত উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী সুদীপ্তা বসু। পম্পীমালাকৰৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিব ইন্দ্ৰজিৎ দাসে।
2: নমস্কাৰ শ্ৰোতাসকল, যুৱ কৰ্মশালাৰ এটি নতুন খণ্ডলৈ আপোনালোকক আদৰণি জনাইছো। প্ৰতিবাৰে আমি যুৱ কৰ্মশালাত নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলৰ সৈতে গীতৰ চৰ্চা কৰোঁ আৰু এই পৰম্পৰা অব্যাহত ৰাখি আজি আমি নতুনকৈ যিসকলে আমাৰ ৰবীন্দ্ৰ সংগীতৰ যি আমাৰ অডিশ্যন অনুষ্ঠিত হৈছিল তাত উত্তীৰ্ণ হোৱা কেইবাগৰাকীও আছে আৰু ৰবীন্দ্ৰ সংগীতৰ প্ৰতি বিশেষ আগ্ৰহ থকা নতুন প্ৰজন্মৰ 2-3 গৰাকী কণ্ঠশিল্পীকো আমি আমন্ত্ৰণ জনাইছো আৰু সমল ব্যক্তিৰূপে আমন্ত্ৰণ জনাইছো আমাৰ অতি আদৰৰ শিল্পী তেখেত সুদীপ্তা বসু বাইদেউ। আপোনাক আকাশবাণীৰ ষ্টুডিঅ'ত আদৰিছো।
3: ধন্যবাদ।
2: আপোনাৰ কণ্ঠৰ গীত আমি আকাশবাণীত শুনিছো। আমি এনেকুৱা এটা প্ৰজন্ম যে আপোনালোকৰ কণ্ঠৰ গীত শুনি ডাঙৰ হোৱা এটা প্ৰজন্ম। আজি আপোনাক আমাৰ ষ্টুডিঅ'ত পাইছো আৰু বিশেষকৈ নতুন প্ৰজন্মৰ যিসকল কণ্ঠশিল্পী আছে কেইবাগৰাকীও আছে যিয়ে ৰবীন্দ্ৰ সংগীতৰ এইবাৰ অডিশ্যনত উত্তীৰ্ণ হৈছে, কিন্তু বিচাৰকসকলে কৈছিল যে তেখেতসকলৰ উচ্চাৰণৰ অকণমান শিকিবলগীয়া আছে আৰু সেই কথাটোৱে মনত ৰাখি আমি তেখেতসকলকো আমন্ত্ৰণ জনাইছো। যদিও 2 এগৰাকী আজি আহিব পৰা নাই, কিন্তু সৰহসংখ্যকে আহিছে আৰু ৰবীন্দ্ৰ সংগীতৰ প্ৰতি বিশেষ আগ্ৰহ থকা কেইবাগৰাকীও আমাৰ সৈতে যোগাযোগ কৰিছিল যে আমিও উপস্থিত থাকিব বিচাৰোঁ, সেইকাৰণে তেওঁলোককো আমন্ত্ৰণ জনাইছো। আমি চিনাকি কৰাই দিছো খ্যাতি তৃষ্ণা,
4: নমস্কাৰ,
2: দিয়াক্ষী,
5: নমস্কাৰ,
2: ৰিবা সৰভোগৰ পৰা আহিছে,
6: নমস্কাৰ,
2: তৃষ্ণা,
7: নমস্কাৰ,
2: অনুষা,
8: নমস্কাৰ,
2: জোনাক নিবিড় বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে, জোনাক,
9: নমস্কাৰ,
2: গুৰেশ্বৰৰ পৰা সঞ্জীৱ আহিছে,
10: নমস্কাৰ,
2: আৰু তনয়া গোস্বামী আমাৰ গুৱাহাটীৰ এগৰাকী যুৱতী, আমাৰ আকাশবাণীৰ বিভিন্ন অনুষ্ঠানত আহি থাকে আৰু প্ৰবাল হাৰমনিয়ামত সংগত কৰিব, প্ৰবাল আদৰিছো। আৰু আমাক বাণীবন্ধনত সহযোগ কৰিব পম্পী মালাকাৰে বাইদেউ। আকাশবাণী ষ্টুডিঅ' যিহেতু আহিছে, আপোনাৰ কণ্ঠৰ গান আমি শুনিছো, আকাশবাণী ষ্টুডিঅ'টোত বহি আজি আপোনাৰ কেনেকুৱা অনুভৱ হৈছে বা আপোনাৰ পুৰণি দিনবোৰৰ কথা কিদৰে মনত পেলাব আজি বিচাৰিব?
3: সেইটোতো আপুনি ঠিকেই কৈছে, যেতিয়া মই মানে আহি সোমালোঁ লগে লগে চব মনত পৰি গ'ল, আগৰ স্মৃতিবোৰ মনত আহি পৰিলে আৰু মিউজিচিয়ানছবোৰৰ কথা মোৰ মনত পৰি আছে। তেতিয়া সেই তৰালী শৰ্মাৰ দেউতাক
2: প্ৰভাত শৰ্মা,
3: তেওঁ মোৰ লগত বজাইছিলে বাঁহী। তাৰপিছতে শ্যাম বেনাৰ্জী বুলি আছিলে কোনোবা, মানে তেওঁ সীতাৰ বজাইছিলে, নামটো অলপ পাহৰিলোঁ। তাৰপিছত তবলা আছিলে, আক্ষাবৰ পাণ্ডেজী আছিলে, মানে এনেকৈ সিহঁতৰ কথা খুব মনত আহি আছে। আৰু মোৰ বান্ধৱী এজনী আছিলে, আমি কটন কলেজত একেলগে পঢ়া, বন্তি, তাই ইয়াতে ষ্টাফ আছিলে, আহিলেই তাইক লগ পাইছিলোঁ আৰু। আৰু বাকী বহুতৰ লগতে চিনাকি, এতিয়া মানে ইমান বছৰ হৈ গ'ল সেইকাৰণে নামবোৰ মানে ইমান।
2: প্ৰথম কিমান চনত আপুনি আকাশবাণীলৈ আহিছিলোঁ?
3: মই এনেই মই কি ক'ম, 77 মানত মই অল ইণ্ডিয়া ৰেডিঅ'ৰ অডিশ্যন দি পেলাই পাছ কৰিছিলোঁ শিলচৰ অল ইণ্ডিয়া ৰেডিঅ'ত। তাৰপিছত মোৰ হাজবেণ্ড যিহেতু বেংকত কাম কৰিছিলে, তেওঁ মানে ট্ৰান্সফাৰ হৈ আহিলে গুৱাহাটীলৈ। তেতিয়া মোৰ এই যিটো প্ৰগ্ৰামৰ যিটো কণ্ট্ৰেক্ট আছিলে সেইটো মই গুৱাহাটীলৈ ট্ৰান্সফাৰ কৰি আনিছোঁ। তেতিয়াৰ পৰা মই ৰেগুলাৰ মানে 6 মান্থছৰ মূৰে মূৰে অহা হয় আৰু, মানে
2: 1977 চন, ইমান বছৰ পাৰ হৈ গ'ল।
3: বহুত বছৰ হৈ গৈছে, বহুত বছৰ। মই আহিছোঁ ইয়াতে আহিছোঁ 85 মানত আহিছোঁ,
2: 85ত গুৱাহাটীলৈ আহিছোঁ,
3: গুৱাহাটীলৈ আহিছোঁ।
2: খুব ভাল লাগিছে বাইদেউ আজি আপোনাক পাই। আচলতে আপোনাৰ পৰা নতুন প্ৰজন্মৰ যিসকল কণ্ঠশিল্পী তেওঁলোকে ৰবীন্দ্ৰ সংগীতৰ বিষয়ে ভালকৈ শিকিব পাৰিব, জানিব পাৰিব আৰু অংশগ্ৰহণকাৰীসকলকো কৈছোঁ যদি কিবা খুদুৱনি থাকে বাইদেউক সুধিলে তেখেতে নিশ্চয় সেই কথাখিনি বুজাই ক'ব। গতিকে মনে মনে নাথাকি মাজে মাজে বাইদেউক কথাখিনি সুধিব।
3: মই সেইটো ময়ো বিচাৰোঁ যে তোমালোকৰ মনত যদি কিবা প্ৰশ্ন আছে একদম তোমালোকে উইদাউট এনি হেজিটেশ্যন ইউ কেন আস্ক মি।
2: আৰু আপুনিও তেখেতসকলক গাবলৈ ক'ব প্ৰত্যেককে, যাতে তেওঁলোকৰ যদি কিবা ভুল আছে সেই কথাখিনি যাতে আপুনি আঙুলিয়াই দিব পাৰে।
3: যদি মানে সিহঁতক কিবা গাইডেন্স দিব লাগে, প্ৰথমতে মইতো সিহঁতৰ গান শুনিবই লাগিব, সেইটোতো কম্পালচৰি আৰু।
2: হয়, খুব ভাল লাগিছে।

0: আৰু মই আৰু মই আপোনাৰ আৰু অংশগ্ৰহণকাৰীসকলৰ মাজত আৰু হেঙাৰ হৈ নাথাকোঁ, পোনে পোনে আপোনালোকে কথা পাতিব পাৰিব, গতিকে মই আপোনালৈ এৰিছোঁ।
1: এতিয়া কোনে মোক গান গাই শুনাবা, চবতকৈ প্ৰথমতে স্থায়ী আৰু প্ৰথম অন্তৰাটো গালে হ'ব।

ঠিক আছে, হ'ব। মই তোমাৰ গান শুনিলোঁ, ভাল গাইছা, কিন্তু অলপ সংশোধন কৰিব লাগিব কিছুমান বস্তু, যে গানৰ স্বৰলিপি ফ'ল' কৰি গাব লাগিব। তুমি কিছুমান জেগাত তুমি স্বৰলিপি ফ'ল' কৰা নাই, নিজৰে অলপ এটা ষ্টাইল তুমি এড কৰিছা, সেইটো ৰবীন্দ্ৰসংগীতক নিষিদ্ধ বুলিয়েই ক'ব পাৰা। চ' তুমি মেইনলি তুমি স্বৰলিপি ফ'ল' কৰিবা, আৰু ছেকেণ্ডলি তুমি থ্ৰুইং যিটো তুমি গানৰ মিনিংটো বুজি পাইছানে, কাৰ মিলন চাও বিৰহী, এই বিৰহী কাক কোৱা হৈছে? নিজক কোৱা হোৱা নাই, কবিয়ে প্ৰশ্ন কৰি আছে, কাৰ মিলন চাও বিৰহী, এই যে কাৰ মিলন, কাৰ মিলন বিচাৰিছে? কাৰেক্ট, কাৰণ বহুতে সেই কাৰ মিলন চাও বিৰহী কথাটো শুনিয়ে ভাবে যে এইটো প্ৰেমৰ গান, এইটো প্ৰেমৰ গান নহয়, এইটো একেবাৰে পূজা পৰ্যায়ৰ গান, এইটো ভগৱানৰ লগত কৈছে, ভগৱানৰ বিৰহত মানে কোনোবা এজনে বিচাৰিছে ভগৱানক পাবলৈ, সেইটো। চ' তুমি ফ'ল' কৰিবা, এনেই তোমাৰ থ্ৰুইংটো ঠিকে আছে, বাট আই থিংক সামথিং ইজ ৰং উইথ ইয়ৰ স্কেল, স্কেলটো এই শ্বাৰ্পটো খুব তলৰ তলৰ লাগিছে মোৰ, অলপ ওপৰত উঠালেহে মানে মাতটো ফুটিব ভালকৈ। তাৰপিছতে তুমি কোৱা এতিয়া।

0: ভাল গাইছা, তোমাৰ মাতটো খুব ধুনীয়া, কিন্তু তোমাৰো কিছুমান নোট ঠিক লগোৱা নাই তুমি, সেইটো এটা কথা আছে, আৰু উচ্চাৰণো অলপ ঠিক কৰিব লাগিব তুমি। কিন্তু বাকী তোমাৰ গানৰ ষ্টাইল মোৰ বৰ ভাল লাগিছে দেই।
1: ধন্যবাদ।

তোমাক মাজতে এটা কথা কওঁ, তুমি কেমন গান কৰো সেইগুণি ডি উইল বি টু হাই। ৰবীন্দ্ৰসংগীত অলপ গাম্ভীৰ্যপূৰ্ণ গান হয়, সেইকাৰণে তুমি খুব বেছি ওপৰত স্কেলত গালে যিটো তাৰ ফিলিং সেইটো ভালকৈ নাহে। চ' ইটছ বেটাৰ তুমি বি নেচাৰেলত গোৱা।

আৰু মাতটো খুবেই মিঠা মাত, কিন্তু তোমাৰো কিছুমান ডেভেলপ কৰিব লাগিব আৰু, মানে স্বৰলিপিত পুৰা কাৰেক্ট হোৱা নাই, এইটো অলপ চাবাগৈ হা, দেট ইজ ওৱান। আৰু তুমি কথাৰ মাজত উশাহ লৈছা, এইটো একেবাৰে নিষিদ্ধ, কাৰণ আমি যেতিয়া কথা কওঁ, ধৰা তোমাৰ মোৰ লগত মই কথা কৈ আছোঁ, মই নিশ্চয় নিশ্চয় এনেকৈতো নকওঁ, তো গান মানেওতো কনভাৰ্চেশ্যন সুৰে হ'ব এইটো, সেইকাৰণে গানৰ কথা, এতিয়া গান মানে হ'লেও সুৰত কথা কৈছা তুমি, এতিয়া সুৰটো এতিয়া যেতিয়া মানে সুৰকাৰে কি, যোনে এতিয়া ৰবীন্দ্ৰনাথে নিজে সুৰ দিছে, তেওঁ কিছুমান এনেকৈ পাবা যেতিয়া যিমানে চৰ্চা কৰিবা, বহুত ডিফিকাল্ট ডিফিকাল্ট গান আছে য'ত মানে এটা কথাৰ কাৰণে তোমালোকে বহুত সময় উশাহটো ধৰি ৰাখিব লাগে, চ' সেইকাৰণে তোমালোকে চবেই কিন্তু দম, মানে আমি বাংলাত দম বুলি কওঁ, উশাহ যিটো দীঘলীয়া কৰিবলৈ চেষ্টা কৰিবা, যাতে তোমালোকৰ এই প্ৰব্লেমটো নহয় যে হঠাৎ কথাৰ মাজতে তোমালোকে উশাহ লৈ লৈছা, তেতিয়াহ'লে কথাটো ব্ৰেক হৈ যায়, মিনিংটো চেঞ্জ হৈ যায়। চ' এইটো তোমাৰ মেইন দুটা, এটা হ'ল সেই তোমাৰ স্বৰলিপি ফ'ল' কৰিবা, আৰু তোমাৰ গানৰ ষ্টাইল যিটো, গানৰ এই যে প্ৰথম তোমালোকে যেতিয়া কথা পাতিলোঁ তোমালোকৰ লগত, তেতিয়া মই কৈছিলোঁ যে প্ৰতিটো ধৰণৰ সংগীতৰে এটা নিজস্ব ষ্টাইল আছে, যাক মানে গায়কী বুলি কোৱা হয়, তে এই ৰবীন্দ্ৰ সংগীতৰো নিজস্ব গায়কী এটা আছে, চ' তোমাৰ কথাবোৰ অলপ ভাহি ভাহি গৈছে, মানে ছুপাৰফিচিয়েলি তুমি গাই গৈছা, এইটো নহ'ব, ৰবীন্দ্ৰ সংগীতৰ কথাবোৰ তোমালোকে তোমালোকে খুব স্পষ্টকৈ ক'ব লাগিব, ডেলিভাৰী যেতিয়া কৰিবা তোমালোকে কথাবোৰ খুব স্পষ্টকৈ ক'ব লাগে, এইটো অলপ তুমি প্ৰেক্টিচ কৰিবা দেই। মই যেতিয়া নিজে অলপ ডেমো দিব চেষ্টা কৰিম, মোৰ মাতটোতো একেবাৰে মোৰ চাপ নিদিয়ে, তথাপিও মই মানে চেষ্টা কৰিম তেতিয়া তোমালোকক মানে প্ৰেক্টিকেলি বুজাই দিবলৈ, ঠিক আছে, এতিয়া তুমি গোৱা।

0: তোমালোকক সবৰে এটা বস্তুটো কমন দেখিছোঁ যে সবৰে ভইচ কোৱালিটি ইজ ভেৰি গুড, সবৰে ভইচ কোৱালিটি খুবেই ভাল, কিন্তু তোমাৰো এই উচ্চাৰণৰ অলপ প্ৰব্লেম আছে, উচ্চাৰণৰ মানে প্ৰব্লেম আছে, দেট ইজ বিকজ এই যে অসমীয়া ভাষাত চ নাই, ছ নাই, শ নাই, সেইকাৰণে এইবিলাক সব মানে উচ্চাৰণ কৰিবৰ কাৰণে এইবিলাক আলফাবেটছবোৰ তেতিয়া অলপ এইটো হ'বই, বাট মানুহে চেষ্টা কৰিলে ইউ কেন অলৱেজ সাকসিড, মানে সেইটোৱে কথা মনত ৰাখিবা। আৰু তুমি মানে কনচিয়াছলি অলপ শুনিব লাগিব, আৰু তুমি মানে এইবোৰ গান কি তুমি ইউটিউবৰ পৰা উঠাইছা নে মুখৰ পৰা? কাৰণ
1: মুখৰ পৰা মানে,
0: কাৰণ সংগীতটো হ'ল গুৰুমুখী বিদ্যা, সেইটোতো জানা, তোমালোকে মানে সবৰে বেলেগ বেলেগ ষ্টাইল আছে, হঠাৎকে তুমি

0: এটা বেলেগ আৰ্টিষ্টৰ পৰা উঠাই ল'লা আৰু এটা বেলেগ আৰ্টিষ্টৰ পৰা আৰু এটা গান উঠাই ল'লা, এনেকৈ হ'লে নিজস্ব এটা যে ষ্টাইল অনাটো খুব দিগদাৰী হৈ যায়, ইউ অলৱেজ বিকাম এন ইমিটেটৰ। হা, তো সেইকাৰণে তোমালোকে এইটো মুখৰ পৰা শিকিছা যদি এইটো খুব ভাল কথা। তোমাৰো কিন্তু সুৰৰ অলপ সেই স্বৰলিপি, মই আই এম মানে ষ্ট্ৰেচিং অন স্বৰলিপি, হা, কাৰণ নহ'লে কিন্তু সুৰবোৰ চব বিকৃত হৈ যাব। এই যে ভূপেন্দ্ৰ সংগীতৰ লগত তোমালোকক মই তুলনা দি কৈছিলোঁ যে এতিয়া আমি ভূপেন হাজৰিকাৰ গান শুনি শুনি ডাঙৰ হৈছোঁ, সৰুৰ পৰা ডাঙৰ হৈছোঁ। এতিয়া হঠাৎকৈ যদি মানুহে নিজৰ নিজৰ ষ্টাইল ভিতৰত সোমাই দি বেলেগ বেলেগ নোট সোমাই দি পেলাই গানবোৰ যদি গায়, তেতিয়া আৰু কি ভূপেন্দ্ৰ সংগীত থাকিব নেকি? এইটো এইটোতো নাথাকে। তো এতিয়া আমি তাৰমানে হেৰুৱাই যাব ভূপেন্দ্ৰ সংগীতৰ যিটো মানে নিজস্বতা, তো সেইটো মনত ৰাখিবা যে ৰবীন্দ্ৰনাথে নিজেও, তেওঁ মই কৈছোঁ ভূপেন হাজৰিকাই হয়তো তেওঁ নিজে তেওঁ লিখি যোৱা নাই ক'তো বা কৈ যোৱা নাই, কিন্তু ৰবীন্দ্ৰনাথ ঠাকুৰে নিজে কৈ গৈছিলে যে মই, কাৰণ তেওঁ জীৱিত অৱস্থাতে তেওঁ 80লৈকে জীয়াই আছিলে, তো তেওঁ কেনে নিজৰ গানৰ বিকৃতি তেওঁ নিজেও শুনিছে। চ' খুব হাৰ্ট হৈছিলে তেওঁ যে মোৰ নিজৰ গান মই এতিয়া মানে জীয়াই থাকোঁতে মই চিনি নাপাওঁ যে এই গানটো যে মোৰ গান। চ' সেইকাৰণে আমি তেওঁলোকৰ চেণ্টিমেণ্ট, যি ডাঙৰ ডাঙৰ গায়ক আছে, দে আৰ অল টাইমলেছ পিপল, টাইমলেছ ছিংগাৰ্ছ, মানে তেওঁৰ কোনো কোবা কোনোবা এটা কালত জন্ম লৈছিলে কাৰণে সেই কালতে শেষ হৈ গ'ল তেনেকুৱাটো নহয়, সিহঁতৰ মানে মিউজিকৰ মাজেদি তেওঁলোক অমৰ হৈ থাকে মানুহৰ মনত। চ' দেট ৰেচপেক্ট উই হেভ টু গিভ দেম। তো সেইকাৰণে সুৰবোৰ কাৰেক্টলি গাব লাগে, বুজিছানে? সেইকাৰণে সুৰটো আমাৰ কাৰণে ৰবীন্দ্ৰ সংগীত এটা মানে খুব ইজি বস্তু যে শুনি শুনি শিকাৰ দৰকাৰ নাই, ইউ হেভ দ্য স্বৰলিপি। আৰু মই নিজে দেখিছোঁ যে স্বৰলিপি যদি তুমি কাৰেক্টলি ফ'ল' কৰা নহয়, এই যে কথাটো বুজাইছিলোঁ যে সুদূৰ কথাটো, এই সুদূৰ কথাটো গানৰ সুৰতো কিন্তু সেই দূৰ মানে মানে ফাৰ হয়, তে গানৰ মাজতেও তেওঁ তেনেকেই সুৰটো দিছে যে সুদূৰ শেষ, এনেকৈ যদি শেষ যদি হয় তেতিয়াহ'লে শেষ কথাটো তেওঁ এই অলপ দীঘলীয়াকৈ সুৰটো দিছে। চ' এজ ইউ গ' ইনচাইড ৰবীন্দ্ৰসংগীত, যিমানেই ভিতৰত সোমাবা সিমানে তোমালোকে আৰু বেছি তোমালোকে আইডিয়া পাবা যে গানটো একচুৱেলি কেনেকৈ গাব লাগে। আৰু মানে নিশ্চয় তোমালোকে যদি ভাল শিক্ষক বা ভাল শিক্ষিকাৰ পৰা তোমালোকে গান শিকা, দেন দে উইল অলছ' গাইড ইউ ইন এ প্ৰপাৰ ৱে, অ'কে? সেইকাৰণে এইটো উচ্চাৰণ ঠিক কৰিবা আৰু সুৰো অলপ অলপ সেইফালে ভাল হৈছে। তাৰপিছত
1: স্কেলটো এবাৰ

তোমাৰ এই কমন ফেক্টৰ ইজ ভেৰি গুড কোৱালিটি ভইচ, আৰু বাকী মই যি দেখিছোঁ যিমান গান এতিয়া তুমি পাঁচ নম্বৰ, ছেইম প্ৰব্লেম, তুমিও স্বৰলিপিটো কাৰেক্টলি ফ'ল' কৰা নাই। আৰু কথা এই যে তোমাই দেখেছি, এইটো আৰম্ভটো তোমাই দেখেছি দি হ'ব, তুমি দেখেছি শাৰদ প্ৰাতে দি লাইনটো আৰম্ভ কৰিছা, তোমাই দেখেছি শাৰদ প্ৰাতে দি আৰম্ভ কৰিব লাগিব, বুজিছা? কিন্তু তোমালোকে যিহেতু আচল হ'ল গানটো ক'ৰ পৰা, মানে আমি কিহেৰে গাওঁ, ভইচ, চ' ভইচ ইজ দ্য মেইন থিং, চ' এই সম্পদটো তোমালোকক দিছে ভগৱানে, ভগৱানেই দি দিছে, চ' না এতিয়া খালী কালচাৰ কৰিব লাগিব বস্তুবোৰ, যিবোৰ মই পইণ্টবোৰ মই কৈছোঁ এইবিলাক মনত ৰাখি আৰু যাৰ পৰা শিকা এইবিলাক কথাও তেওঁৰ লগত আলোচনা কৰিবা, যি উশাহৰ কথা ক'লোঁ, উচ্চাৰণৰ কথা ক'লোঁ, ডেলিভাৰীৰ কথা ক'লোঁ, এণ্ড ভেন ইউ মানে মই অলপ এটা দুটা

তোমার কিছুমান সুৰ এইটো মানে মানে তুমি কমপ্লিট কৰা নাই, এই যিটো এই যে এটা যে দীঘলীয়াকৈ এটা আলাপৰ নিচিনা যে আছে সুৰটো টানি আনিব লাগে, এই যে আকৌ এবাৰ কৰাচোন এইটো লাইন, তোমাৰ ঝৰ্ণা তলাৰ নিৰ্জনে, তাৰপিছত কথাটো কি আছিলে, পুৰা আ তল এইখিনি আহিব লাগিব, এই কমপ্লিট কৰা নাই সুৰ, বুজিছা? মইতো ইমান ওপৰত স্কেলত নাগাওঁৱে, মই জি শ্বাৰ্পত গাম, সেইকাৰণে মোৰ কষ্ট হৈছে গাবলৈ এতিয়া। আগতে মোৰ বি ফ্লেটে আছিলে, মানে এ শ্বাৰ্প আছিলে, কিন্তু এতিয়া মই নোৱাৰোঁ গাব। তুমি এইবিলাক অলপ চাবা, আৰু কথাবিলাক নহয় অলপ স্পষ্ট, প্ৰতিটো শব্দ অলপ স্পষ্টকৈ ক'ব লাগে, অলপ যে ভাষি ভাষি থাকে ওপৰে ওপৰে ছুপাৰফিচিয়েল, এইটো নহয়। তোমাৰ মই অলপ তোমাৰ এই এক লাইন মই যেতিয়া মোৰ স্কেলত গাই শুনাম, তেতিয়া তুমি গম পাবা যে মই কি ক'ব বিচাৰিছোঁ। হা

0: ভইচৰ কথাটো নকওঁ, তোমাৰ ভইচো বহুতেই ভাল, সেইকাৰণে এইটোৰ বিষয়েতো ক'বই নালাগে উৎসৱৰে, দেট ইজ এ কমন ফেক্টৰ। কিন্তু এটা কথা, তুমি স্বৰলিপিৰ পৰা বহুত আঁতৰি গৈছা, বহুত আঁতৰি গৈছা। মই পাৰিলে অলপ গানটো গাই তোমাক শুনাই দিম, বহুত আঁতৰি গৈছা। আৰু তোমাৰ গানৰ ষ্টাইলটো একদম পূৰাপুৰি মানে আধুনিক গানৰ দৰে হৈ গৈছে আৰু। ৰবীন্দ্ৰ সংগীতৰ এটা নিজস্ব এটা ষ্টাইল যিটো আছে, এইটো অলপ ৰপ্ত কৰাৰ চেষ্টা কৰিবা। আৰু স্বৰলিপি, স্বৰলিপি এইটো এইটোৱে আচল, তোমাক কৈছোৱেই, স্বৰলিপিৰ পৰা আঁতৰি গৈছা, এইটো কৰিবা। আৰু উচ্চাৰণো অলপ প্ৰব্লেম আছে, সেইটো কিন্তু উচ্চাৰণ আৰু এইটো মানে ঠিক কৰিবই লাগিব আৰু এইটো।
1: মই তাৰমানে ৰবীন্দ্ৰ সংগীত শুনি ভালহে পাওঁ, আৰু লগতে এনেই অনুশীলনো ইমান এটা নাই যিহেতু আপোনাৰ পৰাই শিকিম বুলি আহিছোঁ আজি।
0: এদিন শিকিলে কি ৰবীন্দ্ৰ সংগীত শিকি যায় শিকিব পাৰিবা নেকি, এইটোতো সম্ভৱ নহয়। তুমি যি শিকিছা তুমি তাৰে দুই লাইন গোৱাচোন, একো নহয়।
1: মানে ৰবীন্দ্ৰ সংগীতৰ ইমান,
0: মইতো গাইডেঞ্চ দিমেই তোমাক, সেইকাৰণেতো মই আহিছোঁ। কিন্তু তুমি শুনাব লাগিব, তেতিয়াহ'লে মই গম পাম যে তোমাৰ কোন কোন ফালে তোমাক চাব লাগিব, বা তোমাক আইডিয়া দিব লাগিব যে কোন ফালে ইউ হেভ টু ৱৰ্ক।
1: বেংগলী,
0: ঠিক আছে।

ঠিকে আছে, তুমি যদি মানে ইণ্টাৰেষ্ট থাকে ৰবীন্দ্ৰ সংগীত শিকাৰ, তুমি ভাল এজন টিচাৰৰ পৰা তুমি শিকিবা হা, আৰু মানে যিকোনো ধৰণৰ সংগীতে শিকিব লাগে। এইটো মানে বাৰে বাৰে প্ৰথমতে কৈছোঁ, সংগীত হ'ল গুৰুমুখী বিদ্যাত। এতিয়া মই অলপ নিজে বজাই হেৰি কৰোঁ। আচ্ছা এতিয়া মই মা বনবিহাৰিণী কোনে গাইছিলা, তুমি না?

হ্যাভ ইউ নোটিছড যে মই প্ৰতিটো কথা কিমান স্পষ্টকৈ কৈছোঁ আৰু বলিষ্ঠভাৱে কৈ আছোঁ? দেট ইজ ভেৰি ইম্পৰ্টেণ্ট। এই যে কৈছোঁ চুপাৰফিচিয়েলি চুপাৰফিচিয়েলি কথাবোৰ ক'লে নহ'ব।

তেতিয়ালে এটা কথা, মই যে গানটো গাইছোঁ, মই আজিকালিতো মই কৈছোঁ মোৰ মাতটোতো বেয়া হৈছে, বাট এট লিষ্ট ইউ কেন আণ্ডাৰষ্টেণ্ড দ্য ষ্টাইল অফ ছিংগিং না, এইটোতো তোমালোকে গম পাইছা যে প্ৰতিটো কথা স্পষ্ট হ'ব লাগিব, কথাৰ মাজত উশাহ ল'ব নোৱাৰি আৰু ফিলিংছটোও থাকিব লাগিব। তুমি কি গান গাইছা? এইটো এটা নৃত্যনাট্যৰ গান, শ্যামা নৃত্যনাট্যৰ গান এইটো। আৰু তুমি কি গান গাইছিলা? তুমি গান গাইছিলা তোমাৰ তোমাৰ ঝৰ্ণাতলাই।

প্ৰতিটো কথা স্পষ্ট। আৰু আৰু এটা কথা মই ক'ব পাহৰিছোঁ, এই যে ৰ, অসমীয়াতো দুটা ৰ আছে, আমাৰ ডিফাৰেঞ্চ হ'ল আমাৰ এটা ব লিখি পেলাই তলত এটা মানে বিন্দি দিওঁ আমি আৰু বেত কাটি দিওঁ অসমীয়াত, এইটো হ'ল এটা ৰ। আৰু এটা ৰ, এই ৰটো কি দৰে ৰ, এই যে দুটাৰ উচ্চাৰণ ইউ হেভ টু ডিফাৰেঞ্চিয়েট যেতিয়া তুমি গানটো গোৱা। ৰ উচ্চাৰণটো হ'ল নৰ্মেল ছফ্ট ৰ, ৰ আৰু ৰ, ৰ জিভাটো অলপ ওপৰত লগাব লাগিব, আৰু এটা হ'ল লাইট ছফ্ট ৰ। যেনেকে আমাৰ বাংলাত বাড়ি, বাড়ি মানে হ'ল থাকার জায়গা, বাড়ি আমাৰ বাড়ি পানবাজারে এনেকে আমি কওঁ। আৰু এটা হ'ল, এইটো হ'ল তোমাৰ ডৰে ৰ, আমি ডয় শূন্য ৰ কওঁ, আৰু বাড়ি টু ছফ্ট বাড়ি, এইটো হ'ল কি পানী, অশ্ৰু বাড়ি, অশ্ৰু বাড়ি কথাটো বহুত পাবা, অশ্ৰু বাড়ি মানে নয়নৰ মানে জল আৰু পানী। এই তাৰপিছতে আৰু আছে শটো উচ্চাৰণ, আমাৰ বাংলাত তিনিটা শ আছে, এই বাংলা লেংগুৱেজৰ এইটো কিন্তু এটা ডিফেক্ট যে তিনিটা শ থাকিলেও বঙালী মানুহে তিনিটা শ একে উচ্চাৰণ কৰে, কিন্তু ৰবীন্দ্ৰসংগীতৰ যেতিয়া গাবা তেতিয়া তিনিটা শ্বৰ ভিতৰত অলপ ডিফাৰেঞ্চ কৰিব লাগে। এইটো এদিনতে মই শিকাব নোৱাৰোঁ, সেইবিলাক বহুত মানে সূক্ষ্ম কথা আৰু, সেইকাৰণে এইটো তোমালোকে নিজৰ টিচাৰৰ পৰাহে শিকিব লাগিব ভালকৈ। আচ্ছা, তুমি ফোনটা কৰিছিলে, এটা কিন্তু ভীষণ একটা ফিলিংয়ের গান, এটা রবীন্দ্রনাথ ঠাকুর নিজে একজন শাস্ত্রীয় সঙ্গীতজ্ঞের গান শুনতে গিয়ে তেও ইমানে মুগ্ধ হয়ে গেছিলে তেওর গান শুনি, তেও গানটা লিখেছিলে তেওক উদ্দেশ্য করে।

এইটো এইটো তোমাৰ যে শুনিছোঁ মই মানে সুৰটোৰ অলপ সিফাল ইফাল আছে, সেইকাৰণে তুমি একদম কাৰেক্টলি চাবা মানে স্বৰলিপি। স্বৰলিপি যদি তোমালোকৰ ওচৰত নাথাকে এণ্ড ইফ ইউ ৰিয়েলি ৱান্ট টু কণ্টিনিউ উইথ ৰবীন্দ্ৰ সংগীত তেতিয়াহ'লে তোমালোকে হেৰি কৰিব পাৰা, বিশ্বভাৰতীত যদি তাতে অলপ সস্তাও কৰে পুৰা ছেটটো যদি আনি লোৱা এইটো ভাল হয় আৰু। স্বৰলিপি ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্লেলিং, ডেট ইজ দ্য মেইন মানে ফাউণ্ডেশ্যন। তোমালোকে যদি ৰবীন্দ্ৰ সংগীত শিকা, ইভেন ইফ দ্য টিচাৰ টিচাৰ্ছ ইউ, তোমালোকে তেওঁ যদি নিজে স্বৰলিপি নোচোৱাকৈ শিকায় দেন তোমালোকে ঘৰত গৈ পেলাই এইটো ভেৰিফাই কৰিবা যিটো শিকিলা। কাৰণ মানুহৰতো আৰু মানুহটো কম্পিউটাৰ নহয়, সেইকাৰণে আমি যিমান মই যেনে পাহৰি যাওঁ, শিকাওঁ ইমান গান শিকালোঁ তাৰপিছতে কি গোটেইখিনি আৰু খুটি নাতিবোৰতো মনত নাথাকে।

0: মানে এই মেজাজটা রাখবে শ্রীরাগ, এটা শ্রীরাগের উপরে, শ্রীরাগের উপরে মেজাজটা আগে, শ্রীরাগের উপরে একটুখানি আলাপ বিস্তার, তারপিছতে গানটো গাবা।
1: খুব ভাল লাগিল বাইদেউ আজি আপোনাৰ সৈতে এইখিনি সময় আমাৰ অংশগ্ৰহণকাৰীসকলে ৰবীন্দ্ৰ সংগীতৰ চৰ্চা কৰিছে। আৰু এটা খণ্ডত আপোনাক লগ পাব লাগিব, আপোনাক ইমান সোনকালে আমি এই অনুষ্ঠানটো সামৰিব বিচৰা নাই যদিও সময় আমাৰ নিৰ্ধাৰিত, গতিকে আৰু এটা খণ্ডত আপোনাক লগ পাম। সুদীপ্তা বসু বাইদেউ আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ অহাৰ বাবে।
0: মোৰো খুবেই ভাল লাগিছে আহি পেলাই, আৰু যিকেইজনী আহিছে মোৰ মানে তেওঁলোক মানে ষ্টুডেণ্টবোৰৰ মানে তেওঁলোকৰ ব্যৱহাৰ, তেওঁলোকৰ মাতবোৰতো খুবেই ধুনীয়া, মানে খুব ভাল লাগিছে আৰু কি ক'ম আৰু। সেইকাৰণে ধন্যবাদ আপুনি নহয় মই ধন্যবাদ দিম মোক এইটো সুযোগ দিয়াৰ কাৰণে।
1: ধন্যবাদ জনাইছোঁ প্ৰবাল এইখিনি সহযোগ কৰাৰ বাবে। ধন্যবাদ খ্যাতি তৃষ্ণা, দিয়াক্ষী, ৰিবা, তৃষ্ণা, অনুষা, জোনাক নিবিড়, সঞ্জীৱ আৰু তনয়া। ধন্যবাদ জনাইছোঁ আমাক বাণীবন্ধনত সহযোগ কৰা পম্পী মালাকৰক। শ্ৰোতাসকল, যুৱ কৰ্মশালাৰ আজি এই খণ্ডটি ইয়াতে সামৰিছোঁ। অহা খণ্ডত বাইদেউৰ সৈতে আমি আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিম। নমস্কাৰ।
2: যুৱ কৰ্মশালা অনুষ্ঠানটি শুনিলে। আজিৰ বিষয় আছিল ৰবীন্দ্ৰ সংগীত। সমল ব্যক্তি হিচাপে অনুষ্ঠানত উপস্থিত আছিল বিশিষ্ট কণ্ঠশিল্পী সুদীপ্তা ৰয়। পম্পী মালাকাৰৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

বিশেষ চিত্ৰগীত। চিনেমা গীতৰ নেপথ্যৰ ৰং বিৰঙী কাহিনী, ভিন্ন স্বাদৰ কথাৰে এটি অনুপম প্ৰযোজনা বিশেষ চিত্ৰগীত। প্ৰতি মংগলবাৰ আৰু বৃহস্পতিবাৰে পুৱা 9:20 পৰা 10:00 আৰু প্ৰতি শনিবাৰে 10:30 পৰা 11:00। শুনিবলৈ নাপাহৰিব সীমান্ত বৰ্মাৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনাৰে বিশেষ চিত্ৰগীত।

প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। প্ৰিয় শ্ৰোতা, আমাৰ জীৱন অতি ক্ষণস্থায়ী, কচুপাতৰ পানীৰ দৰে। গুৰুজনাই কৈ যোৱাৰ দৰে, অথিৰ ধনজন জীৱন যৌৱন, অথিৰ এহু সংসাৰ, পুত্ৰ পৰিবাৰ হবহি অসাৰ, কৰবো কাহেৰি সাৰ।

ক্ষণভংগুৰ এই জীৱনত অৰ্জন কৰা ধন সম্পত্তি বাহ্যিক সৌন্দৰ্য সকলো অস্থায়ী। স্থায়ী কেৱল বিশ্বাস মৰম ভালপোৱাৰ এনাজৰীডাল। ডক্টৰ ভূপেন হাজৰিকাদেৱেও সেইবাবেই গাইছিল, জীৱনজোৰা খ্যাতিয়ে যদি মানুহ পাহৰায় তেনে দূৰতে থওক খ্যাতি আৰু মিছা ব্যৱসায়। প্ৰিয় শ্ৰোতা, শুনোৱা হওক জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

প্ৰেমৰ আছে এক বিশেষ ভূমিকা। প্ৰেম এক স্বৰ্গীয় অনুভৱ। প্ৰেমৰ আছে নিজস্ব সৌন্দৰ্য, আছে পবিত্ৰতা, আছে এক অমোঘ শক্তি। সেইবাবেই হয়তো কয়, প্ৰেমত ফুলে শতদল, প্ৰেমত ঘূৰে ভূমণ্ডল। এক কথাত প্ৰেম জীৱনৰ সঞ্জীৱনী সুধা। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত শুনোৱা হওক জুবিন গাৰ্গৰ কণ্ঠৰ আন এটি গীত।

মোৰ অনুভৱৰ গীত অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ভাৰ্গৱ কলিতাই আজিলৈ ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।

যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন এআইআৰ মোবাইল এপতো। এতিয়া আগবঢ়াইছো দীপক তালুকদাৰৰ কণ্ঠৰ লোকগীত।

ইমান পৰে শ্ৰোতাসকলে দীপক তালুকদাৰৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু TRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজন AIR মোবাইল এপতো। আৰম্ভ কৰিছো ভজনৰ অনুষ্ঠান। অনুষ্ঠানৰ পুনতে এয়া অনুপ জালোতা।

ভজনৰ অনুষ্ঠানৰ পুনতে সেয়া আছিল অনুপজলতা আৰু সংগীবৃন্দ। অনুষ্ঠানত এবাৰৰ শিল্পী এম এছ শুভলক্ষ্মী।

0: ভজনৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে 8:45 সমাচাৰ সন্ধ্যা, 9:00 News@9 আৰু 9:15 স্পটলাইট দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: নমস্কাৰ, আকাশবাণী সে সমাচাৰ সন্ধ্যা কে সাথ মই আকৰ্ষিতা সিং। शुभेंदु अधिकारी ने पश्चिम बंगाल में भाजपा के पहले मुख्यमंत्री के रूप में शपथ ली। 5 विधायकों ने भी मंत्री पद की शपथ ली। तमिलनाडु में टीवी के प्रमुख विजय ने कांग्रेस, वीसी के आईयूएमएल

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন এআইআৰ মোবাইল এপতো।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাক ৰামধেনু অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। ষ্টুডিঅ'ত মই হেমন্ত চাবুকধৰা। আজিৰ অনুষ্ঠানটি সজাবলৈ চেষ্টা কৰিছোঁ

চনু নিগমৰ কণ্ঠৰ কেইটিমান হিন্দী ছবিৰ গীতেৰে অনুষ্ঠানৰ পুনতে আগবঢ়াইছো মোৰ এটি প্ৰিয় গীত সংঘৰ্ষ ছবিখনিৰ পৰা চনু নিগমৰ কণ্ঠত। গীতৰ কথা সমীৰৰ, সংগীতেৰে সজাইছে যতীন ললিতা।

1997 চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ছবি পৰদেশ। সুভাষ ঘাই প্ৰযোজিত তথা পৰিচালিত ছবিখনৰ সংগীত আছিল নাদিম শ্ৰৱণৰ। ছবিখনৰ এটি গীত মোৰ খুবেই প্ৰিয়। আনন্দ বক্সীৰ কথাৰে সজোৱা এই গীতটি গাইছিল সোনু নিগম আৰু হেমা সৰদেশাই। আহকচোন গীতটি শুনো।

2004 বৰ্ষত মুক্তি লাভ কৰা এখন হিন্দী ছবি ফিৰ মিলেংগে। শিল্পা শেট্টী, চলমান খান আৰু অভিষেক বচ্চন অভিনীত এই ছবিখন পৰিচালনা কৰিছিল ৰেৱতীয়ে। ছবিখনৰ কাহিনী আছিল অতুল সাবৰৱালৰ। আহকচোন ছবিখনৰ এটি গীত শুনো সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ দ্বৈতকণ্ঠত। গীতৰ কথা সমীৰৰ, সংগীত নিখিল বিনয়ৰ।

মোৰ প্ৰিয় গীতৰ তালিকাৰ পৰা অনুষ্ঠানত এবাৰ আগবঢ়াইছো ৰেফিউজি ছবিখনৰ এটি গীত সোনু নিগম আৰু আলকা য়াগনিকৰ দ্বৈত কণ্ঠত। গীতৰ কথা জাভেদ আখতাৰৰ, সংগীতেৰে সজাইছে অনু মালিকে।

প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ শেষত শুনোচোন আহক মোৰ ভাল লগা আন এটি গীত ফিজা ছবিখনিৰ পৰা। গীতটি গাইছে সোনু নিগম, আলকা য়াগ্নিক আৰু সংগীবৃন্দই। গীতৰ কথা গুলজাৰৰ, সংগীতেৰে সজাইছে অনু মালিকে। আৰু এই গীতটিৰে সামৰা হ'ব আমাৰ আজিৰ ৰামধেনু।

মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে সুবেন বেনাৰ্জীৰ কণ্ঠৰ খেয়াল ৰাগ মাৰুবিহাগ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে মাৰুবিহাগ ৰাগত শিৱেন বেনাৰ্জীৰ কণ্ঠৰ খেল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 বাজি গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰচাৰণৰ। আমাৰ কাইলৈৰ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব পুৱা 5:30 বজাত। এতিয়ালৈ মই হেমন্ত চাবুকধাৰাই ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।